নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 5 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 22 তাৰিখ। এতিয়া সময় পুৱা 5:43:45 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ আৰু মায়ামণি শৰ্মা, আৰু ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্ৰোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে উদেষ্ণা ভাৰ্গৱীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, সৰলাদেৱী আৰু সংগীসকলৰ কণ্ঠৰ নাম, পূৰ্ণকান্ত বৰগোহাঁই আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু সুনন্দা দাসৰ কণ্ঠৰ ভজনেৰে।

দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী অঞ্জু দেৱী, অসীম হাজৰিকা, ৰাণু বৈশ্য, উমেশ হাজৰিকা আৰু পাহাৰী দাস দিনৰ 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নাগমে, তাৰাং, প্ৰাদেশিক সংগীত আৰু প্ৰীত লাৰী। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান একক ছবিৰ গীত মিন্ময়ী ঘোষৰ কণ্ঠৰ ভজন 7:20 সোপান শিতানত কেৰিয়াৰ হিচাপে ইণ্টেৰিয়ৰ ডিজাইনিং এই বিষয়ে সংযুক্তা দত্তৰ সৈতে কথা পাতিব শ্ৰুতি ডেকাই আৰু আছে দীপাক্ষী কলিতাৰ কণ্ঠৰ লোকগীত আৰু নিশা 8:00 ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন 8:15 সংসদত আজিৰ দিনটো 8:30 ভজনৰ অনুষ্ঠান 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত স্বাৱলম্বন শিতানত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰে মহিলা সবলীকৰণ, এই বিষয়ত মঞ্জুলা ভট্টাচাৰ্যৰ সৈতে জোনালী বৰুৱাৰ এক সাক্ষাৎকাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় বীজৰ উৎপাদন আৰু বিপণনৰ সবিশেষ। এই অনুষ্ঠানত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 বজাৰ সাহিত্যচোৰা অনুষ্ঠানত মুন্মী দত্ত হাজৰিকাৰ গল্প আৰু সৌৰভ শইকীয়াৰ কবিতা শুনিবলৈ পাব। পুৱা 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:20 বজাৰ প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় বান্ধোন পৰিয়ালৰ। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব এখনি প্ৰামাণ্য আলেখ্য গুৱাহাটীৰ আড্ডা সংস্কৃতি। আগবঢ়াব স্নেহা পাঠক আৰু ঝৰ্ণা ভৰালীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সুৰজিৎ দত্তৰ কণ্ঠৰ এটি ভজন শুনিবলৈ পাব।

শ্রোতাসকলে সুরজিৎ দত্তর কণ্ঠর এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত।

শ্রোতাসকলে দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মহম্মদ ৰফি আৰু সুমন কল্যাণপুৰৰ কণ্ঠত ব্ৰহ্মচাৰী ছবিখনৰ পৰা এই গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লাইলা মজনু ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শাহিৰৰ আৰু গীতটিৰ সংগীত কৰিছে মদন মোহনে।
1: अब अगर हमसे खुदा

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তুমছে অচ্ছা কোন হে। এই ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা হসৰত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আনাৰকলি ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰাজেন্দ্ৰ কৃষ্ণৰ আৰু গীতটিৰ সংগীত কৰিছে চি ৰামচন্দ্ৰই।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জাহানাৰা ছবিখনৰ পৰা সুমন কল্যাণপুৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ আৰু গীতটিৰ সংগীত কৰিছে মদন মোহনে।

0: মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি।
1: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। মাহেশ্ৰীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ INS মালৱানক আজি নৌবাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ PV সিন্ধু, আয়ুষ শেট্টী আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ অভিযান আৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমতী মুৰ্মুৱে লগতে উভয় দেশৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ ঊৰ্ধলৈ গৈ বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন আধাৰিত দুয়ো দেশৰ মাজৰ দীৰ্ঘকালীন সহযোগিতা সুদৃঢ় কৰিবলৈ কৈছে। স্কোপজেত ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায়িক মঞ্চত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এই প্ৰথম ভ্ৰমণে দেশখনৰ

0: সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকেই সূচায়। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ বাণিজ্যৰ পৰিমাণ সম্ভাৱনাৰ তুলনাত তেনেই কম। তেওঁ লগতে চলিত দশকৰ শেষভাগলৈ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰিব পৰা যাব বুলি আস্থা প্ৰকাশ কৰে।
1: আৰ্থিক সহযোগ আমাৰ দ্বিপক্ষীয় সম্বন্ধ কা এক অত্যন্ত মহত্বপূৰ্ণ স্তম্ভ হে। হম আপনে দ্বিপক্ষীয় ব্যাপাৰ কো দুগুণা কৰনে পৰ ভি সহমত হুই। হমনে আইটি, কৃষি, ফুড প্ৰচেছিং, ফাৰ্মাচিউটিকালছ, টেক্সটাইলছ তথা টুৰিজিম, হস্পিটালিটি আৰু ফিল্ম মেকিং সহিত প্ৰমুখ ক্ষেত্ৰমে সহযোগ পৰ চৰ্চা। হম স্বাস্থ্য সেৱামে সহযোগ পৰ আপনে দ্বিপক্ষীয় এগ্ৰিমেণ্ট কো ভি ৰিনিউৱেল কৰ ৰহে হে।
0: ডিজিটেল উদ্ভাৱন আৰু কৃত্ৰিম বুদ্ধিমত্তা, ভেষজ আৰু স্বাস্থ্যসেৱা, কৃষি প্ৰসংস্কৰণ আৰু সেউজ শক্তিকে ধৰি সহযোগিতাৰ থল থকা কেইটামান ঘাই ঘাই ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে মেচিডনিয়াক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি খণ্ডত ভাৰতৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহান জনায়। মাহেশ্ৰীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধজাহাজ আই এন এছ মালৱানক আজি কৰ্ণাটকৰ কৰৱাৰত আয়োজিত এটা অনুষ্ঠানত নৌসেনা বাহিনীৰ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। স্বদেশী যুদ্ধ বিমান নিৰ্মাণৰ ক্ষেত্ৰত এয়া উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্শেল এ পি সিঙে অধ্যক্ষতা কৰিব। কোচিন শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা এই জাহাজখনত 80% অধিক স্বদেশী আহিলা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। 2014 চনৰ আগষ্টত প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত 3,08,000,00,000 টকা জমা আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই একাউণ্টসমূহৰ ভিতৰত 32,88,00,000 একাউণ্ট মহিলাৰ আৰু 45,62,00,000 অধিক গ্ৰাম্য আৰু উপনগৰীয় এলেকাৰ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ অধীনত 1 জুলাইলৈকে 27,84,00,000 লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58,78,00,000 আৰু অটল পেঞ্চন যোজনাৰ অধীনত যোৱা মাহলৈকে 9,29,00,000 অধিক লোকক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীপ্ৰধানে কালি সামাজিক মাধ্যমযোগে কয় যে শ্ৰীগান্ধী আৰু কংগ্ৰেছৰ অন্যান্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে। তেওঁ কয় যে চৰকাৰ নীটৰ বিষয়টো লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিব সাজু যদিও কংগ্ৰেছে গণতান্ত্ৰিক আলোচনাৰ পৰিৱৰ্তে উদ্দেশ্য প্ৰণোদিতভাৱে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীৰ বাবে সমাধান বিচৰাটো দলটোৰ লক্ষ্য নহয় বুলি তেওঁ অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ নীট বিষয় লৈ আলোচনা কৰিবলৈ আৰু সদনত যুৱ প্ৰজন্মৰ প্ৰকৃত উদ্বেগ দূৰ কৰিবলৈ বদ্ধপৰিকৰ। মিজোৰামৰ ৰাজ্যপাল জেনেৰেল বিজয় কুমাৰ সিঙে কৈছে যে ৰাজ্যখন ৰাজহ ঘাটিত থকাৰ বাবে ৰাজহ সংগ্ৰহ বৃদ্ধিৰ উদ্দেশ্যে কেতবোৰ লক্ষ্যভিত্তিক প্ৰচেষ্টাৰ প্ৰয়োজন, য'ত গ্ৰাম্য অৰ্থনৈতিক উন্নয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। আইজলৰ লোকভৱনত 2025-26 বিত্তীয় বৰ্ষৰ মিজোৰাম গ্ৰামীণ বেংকৰ 43 সংখ্যক বাৰ্ষিক প্ৰতিবেদন উন্মোচন কৰি ৰাজ্যপালগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। মিজোৰামৰ গ্ৰামীণ বেংকক ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে শিক্ষা ঋণ আৰু সামাজিক সুৰক্ষা কাৰ্যসূচীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণ সম্প্ৰসাৰণ কৰিবলৈ বেংকটোক আহান জনায়। ৰাজ্যপালগৰাকীয়ে কৃষকসকলৰ বাবে বজাৰ সংযোগ শক্তিশালী কৰা, ঋণ আৰু জমাৰ অনুপাত উন্নত কৰা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ বিকাশৰ বাবে নাবাৰ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। নাবাৰ্ডৰ মহাপ্ৰবন্ধক ভাস্কৰ মান্তাই কৃষক, মহিলা আৰু আত্মসহায়ক গোটসমূহলৈ বিত্তীয় সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নাবাৰ্ড আৰু মিজোৰাম গ্ৰামীণ বেংকৰ মাজৰ অংশীদাৰিত্বৰ প্ৰশংসা কৰে আৰু নাবাৰ্ডৰ অবিৰত সহযোগিতাৰ কথা পুনৰ ব্যক্ত কৰে। উল্লেখযোগ্য যে 2025-26 বিত্তীয় বৰ্ষত মিজোৰাম গ্ৰামীণ বেংকে 10,656 কোটি টকাৰ ব্যৱসায়ৰ সৈতে মুঠ 10,000 কোটি টকাৰ ব্যৱসায়িক মাইলৰ খুঁটি অতিক্ৰম কৰে। এই পৰিমাণ হৈছে উত্তৰ পূব আঞ্চলিক গ্ৰামীণ বেংকসমূহৰ ভিতৰত সৰ্বাধিক বিকাশ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত কমেও 17 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ আৰু গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰ বিভিন্ন

0: প্ৰশাসনে বান পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বে কাছুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে জাননী জাৰি কৰি অনুৰোধ জনাইছে। প্ৰশাসনে আশ্ৰয় শিবিৰসমূহত খাদ্য, খোৱাপানী, চিকিৎসা সাহায্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনক সহযোগিতা কৰাৰ লগতে ক্ষেত্ৰভিত্তিক বিষয়া আৰু জৰুৰীকালীন সেৱা দলৰ নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। 12 নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ নিৰ্দেশ আৰু তত্বাৱধানত শিৱসাগৰত উদ্ধাৰ অভিযানৰ বাবে 5টা দল মোতায়েন কৰা হৈছে। এতিয়ালৈকে 2391 গৰাকী লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে আৰু 35গৰাকীক উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সেনাবাহিনীৰ মুৰববী আলেকজেণ্ডাৰ চিৰস্কিক পদৰ পৰা অপসাৰিত কৰি মাইখাইলো দ্ৰপাটিক সশস্ত্ৰ বাহিনীৰ নতুন মুৰববী হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি জেলেনস্কিয়ে কয় যে এই নেতৃত্ব পৰিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইনৰ সামৰিক প্ৰচেষ্টাক শক্তিশালী কৰা আৰু শান্তিৰ দিশে আগবাঢ়িবলৈ ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰা। চিৰস্কিয়ে আগবঢ়োৱা সেৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি জেলেনস্কিয়ে যুদ্ধক্ষেত্ৰত শক্তিশালী স্থিতি বজাই ৰখাৰ বাবে ইউক্ৰেইনৰ সেনাৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰতিগৰাকী সৈনিক মৰ্যাদাপূৰ্ণ ব্যৱহাৰৰ যোগ্য বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী মাইখাইলো ফেডৰভক পদচ্যুত কৰাৰ কিছুদিনৰ পিছতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলত সমগ্ৰ ইউক্ৰেইনত প্ৰতিবাদৰ সৃষ্টি হৈছিল। ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মহিলাৰ ছিংগলছত পি ভি সিন্ধু নিজ দেশৰে উন্নতি সুদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছিংগলছত লক্ষ্য সেন জাপানৰ ৱাই টানাকা আৰু আয়ুষ শেট্টি অলভি ফাৰহানৰ সন্মুখীন হ'ব। একেদৰে পুৰুষৰ ডাবলছত ভাৰতৰ এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাকৰুণ আৰু মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানী গড্ডে তথা তানিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে এইচ এছ প্ৰণয় কালি প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত 21-10, 21-14 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মহিলাৰ ছিংগলছত দেৱিকা চিহাগেও থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত আৰু মেচিডনিয়াৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিবলৈ আহান জনাইছে। মাহে শ্ৰেণীৰ দ্বিতীয়খন ছাবমেৰিন বিধ্বংসী যুদ্ধ জাহাজ আই এন এছ মালৱানক আজি নৌসেনাবাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত 1 জুলাইলৈকে 58,63,00,000 অধিক একাউণ্ট খোলা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। অসমৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। আৰু ভাৰতৰ পি ভি সিন্ধু, আয়ুষ শেট্টি আৰু লক্ষ্য সেনে আজি চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া ডলি ঘোষৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কৃষ্ণাদেৱীৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছোঁ।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংৰাজীক বিষয় হিচাপে লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যনক বিষয় হিচাপে লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাত 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 37টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া মীনাক্ষী কলিতাৰ কণ্ঠৰ গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তৰসৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি টুৱেণ্টি শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও শেহতীয়া বানৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত আছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 31জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপৰ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 44টা ৰাজহ চক্ৰ, 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানৰ কবলত নপৰা বাম অঞ্চলসমূহো প্লাৱিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জেল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 52টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত প্ৰায় 12,700জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে কালি নাজিৰাত বানৰ ফলত আৱদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আৱদ্ধ হৈ আছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
1: চৰাইদেউ জিলাৰ বহু ঠাই এতিয়াও বানত প্লাৱিত হৈ আছে। জিলাখনৰ সোণাৰী নগৰৰ লগতে আন আন অঞ্চলসমূহত পানী কিছু হ্ৰাস পাইছে যদিও চৰাইদেউ জিলাৰ মাহমৰা সমজিলাৰ অন্তৰ্গত দিচাংপানীত লোকনিৰ্মাণ বিভাগৰ পথ ভঙাৰ ফলত পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে। পথটো ভঙাৰ বাবে কাষৰীয়া অঞ্চলসমূহত দ্ৰুতগতিত বানপানী প্ৰৱেশ কৰিছে। প্ৰশাসনৰ জাননী অনুসৰি প্ৰভাৱিত হোৱা অঞ্চলসমূহ হৈছে মোহন দেওধাই, ধেমাজি বিল, কচুপথাৰ, মৰাণজান, লাইচেং, লেচাইহাবি, যজলি, বিশ্ৰামপুৰ, বৰচহকী গাঁও। অবিৰতভাৱে পানী প্ৰৱেশৰ ফলত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আগতেই কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ ৰাইজক জৰুৰীভাৱে অনুৰোধ জনাইছে জিলা প্ৰশাসনে। এই ভয়াৱহ বান পৰিস্থিতিৰ পৰিদৰ্শন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলা ভ্ৰমণ কৰিব। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰ্তমানেও জিলাখনত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে।
0: ইপিনে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়। সমজিলাখনত 47খন গাঁও বানৰ কবলত পৰিছে বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
2: আজি আমি তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰাজ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি সেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ইয়াৰ পৰা জানিব পাৰিছোঁ যে 47খন গাঁও এফেক্টেড হৈছে। আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300-400 মানুহৰ ভিতৰত আৰু বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উত্তত আছে নহ'লে ঘৰতে আছে তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰেডি দিছোঁ গৰুৰ পশু খাদ্য আমি আজি দিয়া আৰম্ভ কৰিছে চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে
0: শিৱসাগৰৰ বান পৰিস্থিতিয়ে অধিক সংকটজনক ৰূপ ধাৰণ কৰিছে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ পৰা দৰিকাপাৰলৈকে সমগ্ৰ ATA ৰোড পানীত বুৰ গৈছে বানৰ ফলত বিজি ৰোডেৰেও যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে ইয়াৰ উপৰি জেঙনিকটীয়া ধায়ালি হস্পিটেল ৰোড বাবুপট্টি দোলমুখ আদি ন ন অঞ্চল বানৰ কবলত পৰাৰ বাতৰি পোৱা গৈছে ডিব্ৰুগড়তো ব্ৰহ্মপুত্ৰ খহনীয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিলাখনৰ খোৱাং টিংখাং লাইকাদধিয়া নাহৰকটীয়া দুলিয়াজান আদি বিভিন্ন অঞ্চলৰ বানে সৃষ্টি কৰিছে এই সন্দৰ্ভত অধিক জনাইছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে
3: ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো বানৰ বিভীষিকাই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে ইতিমধ্যে জিলাখনৰ আটাইকেইটা সমষ্টিত বিশেষকৈ টিংখাং সমষ্টিৰ বহুখিনি অঞ্চল ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চলৰ উপৰিও চাবুৱালাহল বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইকা দধিয়া নাহৰকটীয়া দুলিয়াজান আদিকে ধৰি বিভিন্ন অঞ্চলত এইবাৰৰ বানে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগতে জনসাধাৰণৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে বৰ্তমানলৈকে জিলাখনৰ এই অঞ্চলসমূহৰ ধন জন পশুধনকে ধৰি বহু বস্তু ক্ষয় ক্ষতি সাধন হৈছে যদিও এতিয়ালৈকে কোনো ব্যক্তিৰ কোনো লোকৰ প্ৰাণহানি হোৱা নাই
0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি তেওঁৰ নিজ সমষ্টি বোকাঘাটৰ বাদুলিপাৰা জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয় উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে উদ্যানখনৰ চাৰিটা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাৱিত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে ইয়াৰ ভিতৰত অগৰাতলী বনাঞ্চলৰ মোৱামাৰী বন শিবিৰ কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি তিনিটা বোকাঘাট বনাঞ্চলৰ দুটা আৰু বাগৰি বনাঞ্চলৰ এটা বন শিবিৰ বানৰ কবলত পৰিছে বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰৰ পানী গৰাৰ তলত আছে যদিও নৈখনৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি পালে উদ্যানখনত বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগে জিলাকেইখনত 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰোমিং সুবিধা কাৰ্যকৰী কৰিছে ইয়াৰ জৰিয়তে জিলা তিনিখনত মোবাইল ফোন ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক নাথাকিলেও নিৰৱচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব উপভোক্তাসকলে কোনো মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হলে উপলব্ধ আন প্ৰতিষ্ঠানৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ সাহায্য আৰু পুনৰ বাসন কাৰ্য অধিক ফলপ্ৰসূ কৰি তোলাত সহায়ক হ'ব বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই বিধানসভাত উত্থাপন কৰা 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটখনক জনমুখী আৰু উন্নয়নমুখী আখ্যা দি কালি তামোলপুৰ জিলা বিজেপি কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাসে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই বাজেটে কৃষক, মহিলা, যুৱক যুৱতী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিধায়কগৰাকীয়ে কয় যে মহিলা সবলীকৰণ, কৃষি, পশুপালন আৰু হস্ততাঁত উদ্যোগৰ লগতে নিযুত মইনা আৰু বাবু আঁচনিয়ে নৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল কৰাত যথেষ্ট সহায় কৰিব। শিক্ষা আৰু স্বাস্থ্যখণ্ডত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় লেখীয়া আঁচনিয়ে দৰিদ্ৰ পৰিয়ালসমূহক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি লাভ কৰিছে। লোকসভাত কালি কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদে এই কথা সদৰি কৰে। তেওঁ কয় যে অসমৰ মুঠ 46 থলুৱা সামগ্ৰীয়ে ইতিমধ্যে GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমৰ লোক সংস্কৃতি আৰু থলুৱা সম্ভাৱনা বিশ্ব বজাৰত জিলিকাই তুলিবলৈ শীঘ্ৰে আৰু 61 পৰম্পৰাগত সামগ্ৰী GI টেগ প্ৰদানৰ প্ৰক্ৰিয়া বিবেচনাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্যৰ মৌলিক পাৰ্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্ৰান্সক্ৰিপ্টমিক এনালাইচিছ অৰ্থাৎ এটা কোষত থকা সকলো RNA অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া T20 শৃংখলাৰ বাবে অসমৰ কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি দিছে। তেওঁ 28 জুলাইলৈকে হ'বলগীয়া ভাৰতীয় দলৰ জিম্বাবৱে ভ্ৰমণৰ এই দায়িত্ব পালন কৰিব। ভাৰতীয় দলটোৱে হাৰাৰেত অহা 23, 25 আৰু 26 জুলাইত ঘৰুৱা দলটোৰ বিৰুদ্ধে T20 শৃংখলাৰ খেলকেইখনত অৱতীৰ্ণ হ'ব। নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
4: ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ, ছিকিমৰ ভূমিস্খলনত 10 জনৰ মৃত্যু, দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ লগতে এই পৰ্যন্ত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি

0: নিৰ্দেশৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছিকিমৰ ভূমিস্খলনৰ সুৰংগত আবদ্ধ হৈ দহজন লোকৰ মৃত্যু হোৱাৰ এটা দুখজনক বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে টেন কিল্ড এজ হাইডেল প্ৰজেক্ট টানেল কলাপছেছ ইন ছিকিম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ 46জন সক্ৰিয় সদস্যই কালি অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
1: ধন্যবাদ নিৰুপমা। এতিয়া বতৰৰ বতৰা। গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ শেহতীয়া বানত 16খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, 31জন লোকৰ প্ৰাণহানি। বান পৰিস্থিতি বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ ভ্ৰমণ। অসমৰ পৰম্পৰাগত সামগ্ৰী, লোক সংস্কৃতিৰ অভিন্ন বাদ্যযন্ত্ৰ আৰু থলুৱাভাৱে উৎপাদিত সামগ্ৰী বিশ্ব দৰবাৰত ঐতিহাসিক স্বীকৃতি। তেজপুৰ বিশ্ববিদ্যালয় গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটাৰ প্ৰধান উপ প্ৰকাৰৰ আণৱিক বৈশিষ্ট্য মৌলিক পাৰ্থক্য উন্মোচিত আৰু জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া টি-20 শৃংখলাৰ বাবে কামাখ্যা শইকীয়াক ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকা আৰু নমিতা বৰঠাকুৰৰ কণ্ঠত অঞ্জলি ছবিখনৰ পৰা এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বৰলাৰ ঘৰ ছবিখনৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দিলীপ বৰাৰ।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো মহাবত্তে ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে যতীন ললিতাই।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দমন ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মায়া গোবিন্দৰ।

শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ হেল্ল' ব্ৰাদাৰ ছবিখনৰ পৰা কুমাৰ চানু আৰু অলকা য়াগ্নিৰ কণ্ঠত এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা সুধাকৰ শৰ্মাৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 হোৱাৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, আৰু ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছো অঞ্জু দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰবীণ শইকীয়াৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অসীম হাজৰিকাই।

অনুষ্ঠানত এবাৰ এয়া অসীমজ্যোতি বৰুৱাৰ কণ্ঠৰ গীত। গীতৰ কথা কেশৱ দত্তৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অনুপম চৌধুৰীয়ে।

শ্রোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো ৰাণী বৈশ্যৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অমনী ৰঞ্জন পাঠকে।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কেশৱ দত্ত ৰচিত এটি গীত উমেশ হাজৰিকাৰ কণ্ঠত। গীতটিৰ প্ৰযোজনা কৰিছে অনুপম চৌধুৰীয়ে।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো পাহাৰী দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অবনী ৰঞ্জন পাঠকে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

বই পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্টছ আৰু ডি আৰ এফ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাক তুতিপুৰ যোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই পম্পী মালাকাৰ। মহাত্মা গান্ধীয়ে কৈছিল, ভীৰৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তিক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব একক ছবিৰ গীত। মৃন্ময়ী ঘোষৰ কণ্ঠত ভজন শুনিবলৈ পাব 6:30।

7:20 আগবঢ়োৱা হ'ব সোপান অনুষ্ঠানটি। আজিৰ বিষয় কৰ্মসংস্থাপন হিচাপে ইণ্টেৰিয়ৰ ডিজাইনিং। অতিথি হিচাপে উপস্থিত আছে ইণ্টেৰিয়ৰ ডিজাইনাৰ সংযুক্তা দত্ত, আৰু ধৰিব শ্ৰুতি ডেকাই। দীপাক্ষী কলিতাৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 7:50। 8:00 আগবঢ়োৱা হ'ব ধ্ৰুৱজ্যোতি দাসৰ কণ্ঠত বাঁহীবাদন। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এটা জানোচা নহওক কাইলৈৰ অনুষ্ঠানসূচী সম্পৰ্কে। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব লোকগীত। আধুনিক গীত শুনিবলৈ পাব 6:30। সাত বাজি 20 মিনিটত আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী লেখিকা ডক্টৰ পিনাকী দাস, আন্ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো এম এছ ধোনী ছবিখনৰ পৰা এই গীতটি।

আরমান মালিকৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ শুনাবলৈ লৈছো অৰিজিৎ সিঙৰ কণ্ঠত এম এছ ধোনী ছবিখনৰ পৰাই এই গীতটি।

ইমান প্ৰিয় শ্ৰোতাসকলে এম এছ ধোনী ছবিখনৰ পৰা কেইটিমান গীত শুনিলে। প্ৰিয় শ্ৰোতা, এবাৰ শুনাবলৈ লৈছো তাৰে জমিন পৰ ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথমে শুনক শংকৰ মহাদেৱন আৰু শংকৰবিন্দৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে তাৰে জমিন পৰ ছবিখনৰ পৰা শংকৰ মহাদেৱনৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো কবীৰ সিং ছবিখনৰ পৰা সচিত টেণ্ডনৰ কণ্ঠত এই গীতটি।

ইমানপুৰৰ শ্ৰোতাসকলে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন সুৰিলে এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকাও হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। পুনৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

তপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো অংগৰাগ মহন্তৰ কণ্ঠত এই গীতটি।

গীতটি শুনিলে। ইমানপৰে শ্ৰোতাসকলে একক ছবিৰ গীত অনুষ্ঠানটি শুনিলে। আজিৰ ছবি আছিল নদী মাথো বয়।

0: ইমান পৰে শ্ৰোতাসকলে মৃন্ময়ী ঘোষৰ কণ্ঠত ভজন শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ

আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ চৰাইদেউ যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ বিগত 10 বছৰত ৰাজ্যৰ পৰা 2089গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ যোৰহাট চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী দলবাগান অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে চৰাইদেউ জিলাত বৰ্তমানলৈকে 8টা সাহায্য শিবিৰ আৰু 71টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে জনসাধাৰণক সহায় আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ডঃ শৰ্মাই শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি ফুকন নগৰত স্থাপন কৰা আশ্ৰয় শিবিৰত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে প্ৰশাসনৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয় ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মন্ত্ৰী বিধায়ক তথা জিলা প্ৰশাসনে সহযোগিতাৰে কাম কৰি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে তেওঁ লগতে কয় যে বানত নিহত আৰু সন্ধানহীন লোকৰ সঠিক পৰিসংখ্যা এতিয়াই প্ৰকাশ কৰাটো সম্ভৱ নহয় পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই বিষয়ে সঠিকভাৱে জানিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে
1: বিশেষকৈ চৰাইদেউ নাজিৰা শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছো কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল এইবাৰ অভাৱনীয় বানপানী হল মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে কেইবাজনো লোকৰ মৃত্যু হৈছে ঘৰ বাৰী ভাঙি গৈছে ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰো যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰো আৰ্তজনক ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম এটাটো মৃতকৰ পৰিয়াললৈকে তৎকালীনভাৱে আমি 4 লাখ টকা দিওঁ পৰৱৰ্তী সময়তো মই যি পাৰো আৰু সহায় কৰিম

0: ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জিলা প্ৰশাসনে বানৰ কবলত পৰা ৰাজ্যক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। জিলাখনত 70টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি সামগ্ৰী বিতৰণ কৰি থকা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত ডঃ নেহাজ যাদৱে এইদৰে কয়।
1: লাষ্ট থ্ৰী ডেইজে আমাৰ এডমিনিষ্ট্ৰেশ্যন লগি আছে আপুনি সকলোকো ৰেস্কিউ কৰিবৰ কাৰণে। আমাৰ হাতত এতিয়া 25 NDRF SRF টীম আছে, যিখিনি আমাৰ তিনি চাইডত যিখিনি আমাৰ ৰেস্কিউ অপাৰেশ্যন হৈ আছে সেইটো আমাৰ টীম কৰি আছে। আজিও প্ৰগ্ৰেছ যিখিনি মানুহ ফচা আছে আমাৰ টীম পুৰা লগি পেলাই আমাৰ 25 আমাৰ NDRF SRF টীম আপোনাক বচাব। আমাৰ যিখিনি এমাৰজেঞ্চি নাম্বাৰ আছে নিজে কল কৰি পেলাই যদি আমাক লোকেশ্যন আৰু কিমান মানুহ তাত ফচি আছে যদি আপুনি মোক জনাই দিয়ে আমি স্পেচিফিকেলি তাত NDRF টীম পঠাব পাৰিম। আমি অলৰেডি আজি প্ৰায় 1 লাখ লিটাৰ আমি অলৰেডি ফিল্ডত পঠাইছো আৰু আকৌ আমাৰ 1 লাখ লিটাৰ আৰু আহি আছে। ইতিমধ্যে 71 ৰিলিফ চেণ্টাৰ আমি অপেন কৰিছো আৰু য'ত য'ত আমাৰ স্কুল আছে তাত আপুনি ৱেইট কৰিব নালাগে, আপুনি এইটো অপেন কৰি পেলাই আপুনি গুচি যাওক। আজি আৰু কালি ভিতৰত আপুনি যিখিনি খাদ্য বস্তু লাগে আমাৰ দালি চেনি আমাৰ নিমখ আমাৰ পানী আৰু বিস্কুট এইটো যিখিনি লাগে এইটো আমি আপোনাক পঠাই আছো।
0: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰ প্লাবিত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জনোৱা মতে বৰ্তমানলৈকে উদ্যানখনৰ 8টা বন শিবিৰৰ তলেদি পানী বৈ গৈছে। ইয়াৰ ভিতৰত অগৰাতলি বনাঞ্চলৰ মুৱামাৰী বন শিবিৰ, কহৰা বনাঞ্চলৰ বোকাবিল বনাঞ্চলকে ধৰি 3টা, বোকাখাত বনাঞ্চলৰ 2টা আৰু বাগৰি বনাঞ্চলৰ 1টা বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। শিৱসাগৰ জিলাৰ কেইবাখনো নদীৰ পানীৰ স্তৰ ক্ৰমশঃ হ্ৰাস পাইছে যদিও বহু ঠাইত পানীৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰতে আছে। জিলা জলসম্পদ নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং আৰু দিখৌ নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে। দিচাং নদীৰ এটি ৰোড ক্ৰছিং আৰু দৰিকা নদীৰ ঢাইয়ালিত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। ইপিনে জিলাখনৰ একাধিক বান প্ৰভাৱিত অঞ্চলত জনসাধাৰণে সময়মতে উদ্ধাৰ আৰু সাহায্য লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কালি পৰ্যন্ত নাজিৰা, শিৱসাগৰ আৰু ডিমৌ ৰাজচক্ৰত 1335 কুইণ্টলৰো অধিক চাউল, 259 কুইণ্টলৰো অধিক দাইল, 1,74,305 লিটাৰ খোৱাপানী, 4,715 তিৰপাল, 2,320 লিটাৰ শিশু খাদ্য বিতৰণ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি পূব যোৰহাটৰ ভোগদৈ নদীপাৰৰ বৰিগাঁৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ পৰিস্থিতিৰো বুজ লয়। শ্ৰীমহন্তই জাজি নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়া তিয়ক ৰাজচক্ৰৰ বনাই ৰবি বৰুৱা গাঁও সংযোগী মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী, মৰিয়নী সমজিলা আয়ুক্ত, স্থানীয় ৰাজচক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত কুচিয়াৰা নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজাল উপমুদ্ৰাৰ পৰা।
2: অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিদেশী বিতাৰণ সন্দৰ্ভত বিধায়ক আব্দুৰ ৰহিম আহমেদে কৰা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে বিগত 10 বছৰত অসমৰ পৰা 2,89 অবৈধ নাগৰিকক প্ৰত্যাৰ্পণ কৰা হৈছে। মন্ত্ৰী শ্ৰীবৰাই উল্লেখ কৰা অনুসৰি বিগত 10 বছৰত বাংলাদেশলৈ সৰ্বাধিক 2,023 লোকক ঘূৰাই পঠিওৱা হৈছে। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা সন্দৰ্ভতো আজিৰ সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত মন্ত্ৰীবৰাই কয় যে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল। এই বিষয়ত বিভিন্ন জাতীয়তাবাদী সংগঠনকে ধৰি সংশ্লিষ্ট অংশীদাৰীসকলৰ সৈতে আলোচনা অব্যাহত আছে। সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত থকা শ্ৰীবৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত এলেকা উন্নয়ন আৰু সীমা সমস্যা সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে। বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি দখল কৰি আছে। বিষয়টো সন্দৰ্ভত চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা চলি থকা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে জলসিঞ্চন আঁচনি সন্দৰ্ভত অনুষ্ঠিত আলোচনাত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে। ইয়াৰে 882 আঁচনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে 1,457 আঁচনি আংশিকভাৱে কাৰ্যক্ষম হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 937 আঁচনি বিকল অৱস্থাত আৰু 234 আঁচনি নিৰ্মীয়মান অৱস্থাত আছে। কাৰ্যক্ষম হৈ নথকা আঁচনিসমূহ পুনৰ

0: যোগী কৰাৰ উদ্দেশ্যে বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম বিধানসভাৰ অধিৱেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্ৰয় প্ৰদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসন, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ মাজত হেলিকপ্টাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।
1: নাগালেণ্ডৰ পাহাৰৰ পৰা ঢল নামি আহিলে, এইটো অতিকৈ নেচাৰেল বানপানী নহয়, যিটো আমি যাৰ কাৰণে আমি সাজু থাকো, য'ত বানপানী হ'বই, য'ত মথাউৰি ভাঙিব পাৰে বুলি ভাবো, তাত আমি সামগ্ৰী মজুত ৰাখো, কিন্তু এনেকুৱা পৰিৱেশ হোৱাই নাই। অধ্যক্ষ ডাঙৰীয়া, উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে, নেক্সট ডে পৰাই 20 তাৰিখৰ পৰাই তাতে 3-4খন হেলিকপ্টাৰে মানুহ ৰেস্কিউ কৰিবলৈকে চেষ্টা কৰিছে। কিছুমান জেগাত গৈ ৰিচ কৰিব পৰা নাই, কিন্তু এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক নিৰ্দেশ দিলে যে সকলো আমাৰ সেই অঞ্চলৰ সকলো বিধায়কক 24/7 দুৰ্গতসকলক সহায় কৰাৰ কাৰণে লাগিব লাগে।
0: আজি বিধানসভাত বান পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীৰ মাজত মচুৰ দাইল আৰু চেনি বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে বুজ লয়। বৈঠকত মচুৰ দাইল আৰু চেনিৰ ক্ৰয়, যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতিৰ সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰীৰায়ে খাদ্য যোগানকাৰী সংস্থা, নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে আহান জনায়। বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল, সচিব অনুসূয়া দত্তবৰুৱা আৰু আয়ুক্ত হেমন্ত ভূঞাকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত আজি পুনৰ 8টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰিছে। আজি এন ডি আৰ এফ, এছ ডি আৰ এফ, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি যাওঁ অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: কাছাৰ আৰক্ষীয়ে বিগত 48 ঘণ্টাত বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন, ইয়াবা টেবলেট, ভাং আৰু ইউৰিয়া জব্দ কৰাৰ উপৰি মুঠ 13 অভিযুক্তক আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কচুদৰম থানাই চলোৱা অভিযানত বুজন পৰিমাণৰ হেৰইন আৰু মোবাইল ফোনসহ এজন লোকক আটক কৰা হয়। ধলাই থানাই চলোৱা অভিযানত 4টা চাবোনৰ বাকচত লুকুৱাই অনা বহু পৰিমাণৰ হেৰইনসহ এজন লোকক আৰক্ষীয়ে আটক কৰে। একেদৰে শিলচৰ আৰক্ষীয়ে অভিযান চলাই 2 কেজিৰো অধিক ভাংসহ 2 লোকক আটক কৰে। জিৰিঘাট আৰক্ষীয়ে চলোৱা অভিযানত এখন মটৰ চাইকেলৰ পৰা 20টা চাবোনৰ বাকচত লুকুৱাই অনা হেৰইনসহ এজন লোকক আটক কৰা হয়। লাইলাপুৰ আৰক্ষীয়ে চলোৱা আন এটা অভিযানত 2 ট্ৰাকৰ পৰা 45 কেজি ওজনৰ মুঠ 1050 বেগ ইউৰিয়া জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত 4 লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। বাক্সা জিলাৰ জালা, বাক্সা, বাগানপাৰা আৰু মুছলপুৰ ৰাজচক্ৰত প্ৰথম পৰ্যায়ৰ পিয়ল গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা অনুষ্ঠিত হৈছে। ঘৰৰ তালিকা প্ৰস্তুতকৰণ আৰু গৃহ গণনাৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ 4টা ৰাজচক্ৰত পৃথককৈ এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংচনে প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ পিয়লৰ দায়িত্ব পালনৰ ক্ষেত্ৰত শুদ্ধতা, আন্তৰিকতা আৰু প্ৰতিশ্ৰুতি ৰক্ষাৰ ওপৰত আলোকপাত কৰে। গ্লাছগোত কাইলৈৰ পৰা হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা তিনি তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিচা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰ পৰিদৰ্শন। সাম্প্ৰতিক বানত ৰাজ্যৰ 16খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, মৃতকৰ সংখ্যা 31লৈ বৃদ্ধি। অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা। বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিবৃতি প্ৰকাশ। বিগত 10 বছৰত ৰাজ্যৰ পৰা 2089গৰাকী অবৈধ নাগৰিকক প্ৰত্যৰ্পণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ সদনত মন্তব্য। আৰু গ্লাছগোত কাইলৈৰ পৰা কমনৱেলথ গেমছ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৰ ভাৰতীয় দলক নেতৃত্ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: নমস্কার, আকাশবাণী সমাচার কে সাথ মে সরফিরোজি। संसद के दोनों सदनों की कार्यवाही, नीट परीक्षा के पेपर लीक मामले पर विरोध प्रदर्शन और अन्य मुद्दों पर विपक्षी दलों के विरोध के बाद दिनभर के लिए स्थगित कर दी गई है। लोकसभा में हंगामे के बीच सदन ने तृणमूल कांग्रेस के सांसद कल्याण बनर्जी को मॉनसून सत्र के शेष समय के लिए निलंबित करने का प्रस्ताव पारित किया। पीठासीन अधिकारी कृष्ण प्रसाद टेनटी ने कहा कि कल्याण बनर्जी ने महिला सांसदों को निशाना बनाते हुए आपत्तिजनक और असंसदीय टिप्पणी की। इससे पहले सुबह अध्यक्ष ओम बिरला ने सदन के सुचारू संचालन के लिए विपक्ष से सहयोग करने का आग्रह किया। संसदीय कार्य मंत्री किरेन रिजिजू ने कहा कि सरकार नीट परीक्षा पेपर लीक मुद्दे पर चर्चा के लिए पूरी तरह तैयार है।
4: सरकार नीट पेपर लीक का चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है। मैं अनुरोध करता हूँ कि चर्चा कब होना है, चर्चा का ड्यूरेशन और किस नियम के तहत होना है। माननीय स्पीकर महोदय, सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
3: राज्यसभा में भी इसी तरह की स्थिति देखने को मिली। सदन की कार्यवाही तीसरी बार स्थगन के बाद दोपहर में फिर शुरू हुई तो भी विपक्षी दलों ने विरोध प्रदर्शन किया। उपसभापति हरिवंश ने कहा कि सरकार नीट मुद्दे पर चर्चा के लिए तैयार है और विपक्ष को सदन चलाने में सहयोग करना चाहिए। रक्षा मंत्री राजनाथ सिंह ने दिल्ली में जारी विरोध प्रदर्शनों पर चिंता व्यक्त की है। नई दिल्ली में उन्होंने कहा कि केंद्र सरकार युवाओं की भावनाओं और चिंताओं के प्रति संवेदनशील है।
5: यह अत्यंत दुर्भाग्यपूर्ण है कि हमारे देश के छात्रों और नौजवानों को कुछ लोग अपने राजनीतिक स्वार्थों की पूर्ति के लिए एक राजनीतिक औजार के रूप में इस्तेमाल करने का प्रयास कर रहे हैं। प्रधानमंत्री मोदी जी के नेतृत्व में हमारी सरकार विद्यार्थियों और नौजवानों की आकांक्षाओं को पूरा करने और उनके कल्याण के प्रति पूरी तरह से प्रतिबद्ध है। हमारे छात्रों की हर चिंता को सुनना, उसका समाधान करना, यह हम सबकी जिम्मेदारी है।
3: उधर कांग्रेस नेता प्रियंका गांधी वाड्रा ने कहा कि छात्रों का संघर्ष वास्तविक है और वो बदलाव की मांग कर रहे हैं। दिल्ली उच्च न्यायालय ने सोमवार को प्रदर्शनकारियों के संसद मार्च के दौरान कथित रूप से अत्यधिक बल प्रयोग के मामले में केंद्र और दिल्ली पुलिस से 4 सप्ताह में जवाब मांगा है। न्यायालय ने अधिकारियों को सीसीटीवी फुटेज और वीडियोग्राफी सहित पुलिस कार्रवाई से संबंधित सभी प्रासंगिक रिकॉर्ड सुरक्षित रखने का निर्देश दिया। मामले की अगली सुनवाई 11 सितम्बर को होगी। सरकार ने दिल्ली में विद्यार्थियों के विरोध प्रदर्शन के दौरान लोगों के मरने के सोशल मीडिया के दावे का खंडन किया है। पत्र सूचना कार्यालय की तथ्य जांच इकाई ने इन दावों को असत्य बताया। दिल्ली पुलिस ने पुष्टि की है कि प्रदर्शन के दौरान किसी की मौत होने की कोई खबर नहीं है। इलेक्ट्रॉनिकी और सूचना प्रौद्योगिकी मंत्री अश्विनी वैष्णव ने कहा है कि सरकारी नीतियों का उद्देश्य बच्चों सहित सभी उपयोगकर्ताओं के लिए मुक्त, सुरक्षित, विश्वसनीय और उत्तरदायी इंटरनेट प्रदान करना है। लोकसभा में श्री वैष्णव ने कहा कि 2023 में लागू डिजिटल

0: Ella a Cajpaní. Batir hoitemoi prozon masohoria. Etia prodhan batori homuhol. Nitor prostokakot fadilor gusor, arusatra satri protivadoket huri bifino bikoiloi. Birudhi protivador babe hong hodor dukon hodonor karjakromonika. Dintur babe stokitor hoi. Rastropoti Srimoti Draupadi Murmue as a Uttar Macedonia Rastropoti, Rasthani Skopje Jatirpita Mahatma Gandhi Abhyankhamurti Unmochan Kore. Zuba Prajanmoi Utthapan Kora Obhijogsomuh Shuniboloi aru Samadhan Koriboloi Kendriya Sarkar Haju Boli Protirokkha Mantri Rajnath Singhe Prokash Korise. Ohomar Ban Paristhiti Ajio Jotil Hoye Ase. Rajyakhonor 16khon Jilar 5,64,000 aru Adhik Lok Banor Kobolot Porise aru ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টিয়ে চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। নিটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষই সৃষ্টি কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নিটৰ বিষয়টোলৈ পুনৰ শ্লোগান দিবলৈ ধৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সদনে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক বৰ্ষাকালীন অধিৱেশনৰ পৰৱৰ্তী সময়ৰ বাবে নিলম্বিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এই সময়ত সদনৰ দায়িত্বত থকা বিষয়া কৃষ্ণ প্ৰসাদ টেনেটিয়ে কয় যে কল্যাণ বেনাৰ্জীয়ে মহিলা সাংসদক উদ্দেশ্যি অসংসদীয় আৰু আপত্তিজনক মন্তব্য কৰিছিল। শ্ৰী টেনেটিয়ে এনে কাৰ্যক সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰে। ধনী ভোটৰ জৰিয়তে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ প্ৰতি সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সন্মতি প্ৰকাশ কৰে। পিছত হুলস্থুলীয়া পৰিস্থিতি বাহাল থকাৰ বাবে সদনৰ দায়িত্বত থকা বিষয়াই কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। সদনত যিকোনো এটা বিষয় আলোচনাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম আছে আৰু ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতিৰ প্ৰয়োজন আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ যুৱচামৰ ভৱিষ্যতৰ কথা মনত ৰাখি চৰকাৰে সকলো পক্ষৰ সহযোগিতাৰে অৰ্থপূৰ্ণ আৰু গঠনমূলক আলোচনা কৰিব বিচাৰে বুলি শ্ৰী ৰিজিজুৱে উল্লেখ কৰে।
1: चर्चा के लिए पूरी तरह से तैयार है और हमने पहले दिन से कहा है। मैं अनुरोध करता हूं कि चर्चा कब होना है, चर्चा का ड्यूरेशन और किस नियम के तहत होना है। माननीय स्पीकर महोदय, सारे पार्टी के फ्लोर लीडर से बातचीत करके इसका निर्णय किया जाए।
0: ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ সৃষ্টি হয়। বিয়লি 3 বজাত তৃতীয়বাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে নীট আৰু অন্যান্য বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। উপসভাপতি হৰিবংশে কয় যে নীটৰ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে আৰু বিৰোধী সদস্যসকলে সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়োৱা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ আলোচনাৰ সময়ত ব্যাঘাত জন্মা বুলি অভিযোগ তোলে। প্ৰথম অৱস্থাত দলটোৱে আলোচনাৰ বাবে আগ্ৰহ দেখুৱাই সভাপতিক এই বিষয়ে অৱগত কৰিছিল যদিও পাছত কংগ্ৰেছে আলোচনাক এৰাই চলি নতুন নতুন বিষয় উত্থাপন কৰা বুলি শ্ৰী ৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে বিৰোধী পক্ষৰ এনে কাৰ্যই জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণৰ লগতে পৃথক পৃথক বিষয় উত্থাপনে সদনত গঠনমূলক আলোচনা হোৱাত বাধাৰ সৃষ্টি কৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে উপসভাপতিয়ে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে বিয়লি 2 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে নীটৰ বিষয়টো লৈ পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই বিৰোধীৰ কাৰ্যক অতি দায়িত্বহীন আৰু গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী বুলি উল্লেখ কৰি এনে কাৰ্যৰ গৰিহণা দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বচ্ছতা আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে দেশৰ নাগৰিকৰ স্বাৰ্থত সদায় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। ইপিনে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে সদনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায়। তেওঁ কয় যে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ অবিহনে আলোচনা সম্ভৱ নহয়। ইয়াৰ পাছতে হুলস্থুলীয়া পৰিৱেশৰ মাজত উপসভাপতি হৰিবংশে সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰাখে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বৰ্তমান বিশ্বত সৃষ্টি হোৱা সংঘাত, অসহিষ্ণুতা, বিভাজন আদিৰ বাবে গান্ধীৰ মতাদৰ্শ অতি প্ৰাসংগিক। যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ আৱেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ্থীসকলৰ আকাংক্ষা পূৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধীয়ে জনসাধাৰণক, বিশেষকৈ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলিও শ্ৰীসিঙে অভিযোগ উত্থাপন কৰে।
2: ये अत्यंत दुर्भाग्यपूर्ण है कि हमारे देश के छात्रों और नौजवानों को कुछ लोग अपने राजनीतिक स्वार्थों की पूर्ति के लिए एक राजनीतिक औजार के रूप में इस्तेमाल करने का प्रयास कर रहे हैं। प्रधानमंत्री मोदी जी के नेतृत्व में हमारी सरकार विद्यार्थियों और नौजवानों की आकांक्षाओं को पूरा करने और उनके कल्याण के प्रति पूरी तरह से प्रतिबद्ध है। हमारे छात्रों की हर चिंता को सुनना, उसका समाधान करना, यह हम सबकी जिम्मेदारी है।
0: অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে। ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 31লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 44টা ৰাজহ চক্ৰৰ 872খন গাঁৱৰ 24,210 হেক্টৰ কৃষিভূমি বুৰ গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও অসুস্থ লোকসকলৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। পূব এছিয়া সন্মিলন আৰু আছিয়ান আঞ্চলিক মঞ্চৰ বৈঠকৰ আপাহতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছ, ৰাছিয়া আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰীৰ সৈতে ফিলিপাইনছৰ মেনিলাত বৈঠকত মিলিত হয়। বৈঠকত ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভৰ সৈতে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে ভাৰত আৰু ৰাছিয়াৰ অংশীদাৰিত্বৰ বিভিন্ন দিশসমূহৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ইউক্ৰেইনৰ সংঘাত সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে কয় যে ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা সচিব মা থেৰেছা পি লাজাৰৰ সৈতে হোৱা বৈঠকত ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয়। ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰা হয় বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। তেওঁ লগতে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ মেনিলাত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে ডঃ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। বৈঠকত দুয়োখন দেশৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। ছিক্কিমৰ নামচি জিলাৰ সমৰডাঙত এন এইচ পি চিৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ

0: ছিংগলছত আয়ুছেট্টিয়ে ইণ্ডোনেছিয়াৰ আলবি ফাৰহানক 21-17, 5-21, 21-17 ব্যৱধানত পৰাজিত কৰে। পুৰুষৰ ছিংগলছৰ আন এখন খেলত ভাৰতৰ লক্ষ্য সেন জাপানৰ য়োছি তানাকাৰ সন্মুখীন হ'ব। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী প্ৰতিবাদৰ বাবে সংসদৰ দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈয়ে আছে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু আয়ুষ ছেট্টিয়ে চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে। মিডিয়াম এফৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিআৰএফ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ বিষয়, কৰ্মসংস্থাপন হিচাপে ইণ্টেৰিয়ৰ ডিজাইনিং। অতিথি হিচাপে উপস্থিত আছে ইণ্টেৰিয়ৰ ডিজাইনাৰ সংযুক্তা দত্ত, আগধৰিছে শ্ৰুতি ডেকাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম। এই সোপান অনুষ্ঠানটিত প্ৰতিবাৰে এনেকুৱা এগৰাকী অতিথি আমি আমাৰ মাজলৈ লৈ আহোঁ যে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সফল হৈ নৱপ্ৰজন্মক কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত সুবিধাজনক হোৱাকৈ বহুখিনি কথা অৱগত কৰোৱাব পাৰে। ঠিক তেনেকৈয়ে আজিও আমাৰ মাজত উপস্থিত আছে সংযুক্তা দত্ত। আজি আমি তেওঁৰ পৰা জানিব বিচাৰিম ইণ্টেৰিয়ৰ ডিজাইনৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ সংস্থাপন আৰু লগতে কেনেধৰণে নৱপ্ৰজন্মই এই ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰে। আপোনাক স্বাগতম আমাৰ অনুষ্ঠানলৈ।
3: ধন্যবাদ।
2: পোনপ্ৰথমে জানিব বিচাৰিম আপোনাৰ শৈশৱৰ বিষয়ে অকণমান।
3: নমস্কাৰ শ্ৰুতি আৰু সমূহ শ্ৰোতা দৰ্শক। শৈশৱৰ বিষয়ে বুলি ক'বলৈ গ'লে মোৰ জন্ম গুৱাহাটীতে, গুৱাহাটীৰে ছোৱালী, ইয়াতে ডাঙৰ দীঘল আৰু শিক্ষা জীৱনো ইয়াতেই সম্পন্ন কৰা মই, মানে প্ৰায়ভাগ। প্ৰথমতে স্কুলীয়া জীৱন সম্পন্ন কৰিলোঁ মই শংকৰদেৱ শিশু নিকেতনৰ পৰা, ক শ্ৰেণীৰ পৰা আচলতে চতুৰ্থ শ্ৰেণীলৈকে। পঞ্চম শ্ৰেণীৰ পৰা মই দশম শ্ৰেণীলৈকে মই শিক্ষা গ্ৰহণ কৰিলোঁ টি চি স্কুলৰ পৰা গুৱাহাটীৰ, আৰু তাৰপাছত মই কটন মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। পৰিয়াল বুলিবলৈ গ'লে আই, দেউতা আৰু এজন দাদা, আমি চাৰিজনৰ এটি পৰিয়াল। আৰু কৰ্মজীৱন মই আৰম্ভ কৰিছিলোঁ বেংগালুৰুত। প্ৰথমতে মই আচলতে আইন বিভাগত মই স্নাতক, বি এ এল এল বি কৰা, গতিকে বেংগালুৰুতেই প্ৰথমতে মই এখন আইন সম্পৰ্কীয় এখন ফাৰ্মত কাম কৰিছিলোঁ এবছৰ। কিন্তু তাৰ পাছত লাহেকৈ জীৱিকা অলপ সলনি হ'ল, এইচ ডি এফ চি বেংকত মই কাম কৰা আৰম্ভ কৰিলোঁ বেংগালুৰুতে, আৰু ঠিক তাতে 4 বছৰ কাম কৰি গুৱাহাটীলৈ ঘূৰি অহা হ'ল ইয়ালে। আহি ইয়াতে এইচ ডি এফ চি বেংকতে আকৌ এবছৰ কাম কৰি বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানত কৰিছোঁ। ভোডাফোনত কাম কৰিলোঁ, ৰিলায়েন্স টেলিকমিউনিকেশ্যনত কৰিলোঁ, তাৰপাছত এইচ পি হিউলেট পেকাৰ্ড যিটো কোম্পানী আপোনাৰ কম্পিউটাৰৰ, তাত কাম কৰিলোঁ। আৰু কিছুদিন মই লিখা মেলাও কৰিছিলোঁ, লিখা মেলাৰ চখ আছে। কিতাপ এখনো প্ৰকাশ পাইছিলে মোৰ কোভিডৰ লকডাউনৰ সময়ত, সেইখিনি সময়তে লিখি সেইখিনি সময়তে প্ৰকাশ কৰিছিলোঁ। আৰু তাৰপাছত ইণ্টেৰিয়ৰ ডিজাইনাৰৰ মানে ডিজাইনিঙৰ চখটো বহুত সৰুৰে পৰা থকা, গতিকে এতিয়া সেইখন ক্ষেত্ৰত কাম কৰি আছোঁ।
4: খুব ভাল লাগিল জানিব পাৰি বহুতকেইটা ক্ষেত্ৰৰ পৰা আহি আপুনি বৰ্তমান ইণ্টেৰিয়ৰ ডিজাইন কৰি আছে, ভাল লাগিলে জানিব পাৰি। আপোনাৰ ইণ্টেৰিয়ৰ ডিজাইনৰ এই যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। এই ক্ষেত্ৰখনকে আপুনি কিয় পেচা হিচাপে বাছি ল'লে?
3: হয়, যিদৰে অলপ আগতেই ক'লোঁ যে ৰাপটো খুব সৰুৰে পৰাই আছিলে, কিন্তু আমি যিখিনি সময়ত আমি পঢ়া শুনা কৰিছিলোঁ তেতিয়া কি আছিলে যদি সহজতে দেখা যায়, সেইখিনি সময়ত কেইটামান বৃত্তিকহে খুব মানে জৰুৰী বুলি ভবা হৈছিলে, যে হয় তুমি ডাক্তৰ হোৱা বা অভিযন্তা হোৱা বা তুমি উকিল হোৱা, বেংকাৰ হোৱা, গতিকে চাকৰিয়ে কৰিব লাগিব ধৰণৰ এক মানে ক'বলৈ গ'লে এটা তেনেকুৱা ধৰণৰ এটা চিন্তা প্ৰকল্প সেইখিনি সময়ত তেনেকুৱাই প্ৰক্ৰিয়া আছিলে। কিন্তু লাহে লাহে লাহে এতিয়া যদি দেখা যায় আজিকালিৰ ল'ৰা ছোৱালীখিনি, ছাত্ৰ ছাত্ৰীখিনিও খুব অৱগত যে নিজৰ য'ত ৰাপ আছে, য'ত চখ আছে বা য'ত নিজৰ ধাৰণা আছে ভালকৈ, সেইবোৰ লাইনত তেওঁলোক আগবাঢ়ি যাবলৈ আজিকালি ভালকৈ তেওঁলোকে জানে। এতিয়া মোৰ কথা যদি ক'বলৈ যাওঁ, যদিও ইমান বছৰে ইমানবোৰ উদ্যোগত কাম কৰিলোঁ, সঁচা অৰ্থত ক'বলৈ গ'লে সেই যে এটা নিজৰ স্বাধীনভাৱে কাম কৰিবলৈ ইচ্ছা, সেইটো সদায় আছিলে। আৰু যাৰ সাধাৰণতে চাবচোন, সদায় যাৰ এটা সৃষ্টিশীল মন থাকে, যিয়ে এইবোৰ লাইনত কাম কৰি ভাল পায়, তেওঁলোকে সাধাৰণতে লোকৰ তলত বহুত দিন কাম কৰিবলৈ বা এটা একেবাৰে মানে ফিক্সড ধৰণৰ এটা পৰিৱেশত কাম কৰিবলৈ অকণমান অসুবিধা পায়। হয়,

0: গতিকে লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ, কিছু বছৰ আগতে তেনেকুৱা লাগিল যে একো সময় কেতিয়াও দেৰি হৈ নাযায় কিবা এটা বস্তু আৰম্ভ কৰিবলৈ নিজৰ ভাল লগা। গতিকে ভাবিলোঁ যে এতিয়াও দেৰি হোৱা নাই, ইণ্টেৰিয়াৰ ডিজাইনিঙত যিহেতু ইমান চখ আছে আৰম্ভ কৰোঁ। সেইদৰে মই ডিপ্ল'মা কোৰ্চ এটা কৰি ল'লোঁ, কাৰণ কাৰিকৰী বহুত বস্তু থাকে যিকোনো এখন ক্ষেত্ৰত, সেইখিনি জনাটো দৰকাৰী। গতিকে সেই কাৰিকৰী জ্ঞানখিনি আহৰণ কৰিবৰ কাৰণে মোৰ মতেৰে সেই ডিপ্ল'মা কোৰ্চটো খুব জৰুৰী আছিলে। সেইটো কৰি তাৰ পাছৰ পৰা এতিয়া মই নিজে নিজৰ ব্যৱসায় হিচাপে ক'ব পাৰে তেনেকৈ মই চলাই আছোঁ।
1: হয়, এজন সফল ইণ্টেৰিয়াৰ ডিজাইনাৰ হ'বলৈ কেনেকুৱা ধৰণৰ দক্ষতা থকাটো আপুনি প্ৰয়োজন বুলি ভাবে?
0: এইটো খুব জৰুৰী প্ৰশ্ন এটা। এটা কথাটো প্ৰথমে ক'বলৈ যাম যে বাহিৰৰ পৰা দেখি খুব জাকজমক যেন লাগে এই ক্ষেত্ৰখনৰ কাম। গতিকে ধৰক কোনোবাই কৰি আছে কাৰণেই আজি সেইটোকে কৰোঁ, সেই ধৰণৰ আচলতে ক্ষেত্ৰ এখন নহয়। ইণ্টেৰিয়াৰ ডিজাইনিঙৰ ক্ষেত্ৰখনতো বহুতখিনি কষ্ট আছে। এতিয়া দক্ষতা বুলি ক'বলৈ গ'লে সৰ্বপ্ৰথমে মানুহক লাগিব আচলতে এটি সৃষ্টিশীল মন, মানে আপুনি সেই সৃষ্টি কৰিবলৈ মন গৈ থকা বা সেইটোৰ ধাৰণা থকাটো আটাইতকৈ প্ৰয়োজনীয় বস্তু। সেইটো থকাৰ পাছত আপোনাৰ যি আমি সৌন্দৰ্যৰ পূজাৰী বুলি যিকোনো এটা সুন্দৰ বস্তুৰ প্ৰতি মানে পটককৈ মনটো যোৱা বা সেইটোক আমি প্ৰশংসা কৰিবলৈ জনা, সেইখিনি খুব জৰুৰী। কাৰণ ইণ্টেৰিয়াৰ ডিজাইনিঙৰ গোটেই বস্তুটোৱে হৈছে যে আপুনি কাৰোবাৰ ঘৰ এখন বা কিবা জেগা এটুকুৰা খুব সুন্দৰ কৰি তোলা। আৰু অকল সৌন্দৰ্যই নহয়, ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা দিশ থাকে যে সুবিধাজনকো হ'ব লাগিব। আপুনি আজি কিবা এটা ডিজাইন কৰিছে, সেইটো অকল বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া, কিন্তু সেইটো যেতিয়া আপুনি ব্যৱহাৰ কৰিবলৈ যাব তাত বোলে বহুত অসুবিধা, সেইটো হ'ব নোৱাৰে। গতিকে দক্ষতা বুলি যেতিয়া আমি ক'বলৈ যাম, সেই কাৰিকৰী দিশবোৰ জনা খুব জৰুৰী। তাৰপাছত আপোনাৰ কথন শৈলী ভাল হ'ব লাগিব। আপুনি যেতিয়া ক্লায়েণ্ট এজনৰ লগত আপুনি কথা পাতে, আপুনি সেই বস্তুবোৰ তেওঁক আপুনি বুজাব পাৰিব লাগিব যে আপোনাৰ ভিজনটো কি, আপুনি কি বস্তু, আপুনি দৰ্শন এটা লৈ পেলাই আপুনি আগবাঢ়িব বিচাৰিছে যিকোনো এটা কাম লৈ। আৰু একেদৰে সেই ক্লায়েণ্টজনৰ কথাটো বুজি পোৱাৰ ক্ষমতা থকাও আপোনাৰ খুব জৰুৰী, যে তেখেতে কি বিচাৰিছে, তেখেতে কি আপোনাক ক'ব খুজিছে, তেওঁক কি লাগে, সেইখিনি বুজিব লাগিব। তাৰপাছত যিটো আমি নিগ'চিয়েশ্যন স্কিল বুলি কওঁ, সেইখিনিৰ খুব জৰুৰী। কাৰণ আপুনি সামগ্ৰী আপুনি ক্ৰয় কৰিব, লেবাৰ বা মিস্ত্ৰী আপুনি নিয়োজিত কৰিব, সেই গোটেইখিনি কৰিবলৈ খৰচ পাতি আদি বাজেট এটা আপুনি নিৰ্ধাৰণ কৰা। কাৰণ কোনো ধৰণৰ বাজেট তেনেকুৱা নহয় যে আপোনাৰ ক্লায়েণ্টে ক'ব যে যি মন যায় খৰচ হওক, মোৰ কথা নাই। এটা বাজেট থাকিব, সেই বাজেটটো বনাবলৈ আপোনাৰ সক্ষম সেইখিনি আপুনি হ'ব লাগিব, তেনেকুৱা বহুত কথা আছে। গতিকে সকলো মিলাই যদি ক'বলৈ যাওঁ, ৰাপ, চখ, ধাৰণা, জ্ঞান, এই গোটেইখিনি বস্তু, আৰু তাৰ উপৰি আপুনি কাৰিকৰীভাৱে আপুনি সেইখিনি সবল হ'ব লাগিব কাৰিকৰী দিশটোত।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। এই ক্ষেত্ৰখনত কাম কৰাৰ সময়ত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আপুনি বৰ্তমানলৈকে?
0: সমস্যা বা প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে খুব বেছি ডাঙৰ এতিয়ালৈকে তেনেকুৱা সন্মুখীন হোৱা বুলি মই ক'ব নোৱাৰিম, কিন্তু দৈনন্দিন জীৱনত কিছুমান বস্তু আহে। ধৰক আজি আমাৰ এটা বিশেষ ধৰণেৰে ধৰক আমি কথা পাতি থৈছোঁ যে এইখিনি সময়ৰ ভিতৰত আমি আমুকটো কাম আমি সম্পূৰ্ণ কৰিম। এতিয়া কোনোবা দিনাখন মিস্ত্ৰী নাহিলে, সেইটো সকলোৱে জানে যে মিস্ত্ৰীৰ লগত কাম কৰি থকাটো এটা সহজ কাম নহয়, যিটো কাৰণেও ক্লায়েণ্টে বিচাৰে যে ইণ্টেৰিয়াৰ ডিজাইনাৰ এগৰাকীয়ে তেওঁৰ সেই কামখিনি লৈ পেলাই তেওঁ আগুৱাই লৈ যাওক। সেইটো এটা বহুত ডাঙৰ দায়িত্ব হয় আচলতে। কাৰণ আজি আপুনি গৈ পাইছে কেতিয়াবা চাবলৈ, প্ৰজেক্ট এটাত কাম চলি আছে, চাবলৈ গৈছোঁ, ঘপককৈ দেখিম যে যিটো হয়তো নিৰ্দেশ দি থোৱা হৈছিলে সেইটোতকৈ অন্য কিবা এটা কৰি থৈ দিয়া হৈছে, আকৌ সেই বস্তুবোৰ সাল সলনি কৰিব লাগিব। ডেডলাইন যিটো ক্লায়েণ্টৰ কেতিয়াবা থাকে যে অমুক তাৰিখে আমি ঘৰত সোমাবই লাগে, পূজাৰ তাৰিখটো আমুক দিনাই ওলাইছে, গতিকে সেইবিলাকত আমি খুব বেছি মানে টনাটনিত, কিন্তু আমি আকৌ একেফালে যদি চাবলৈ যাওঁ আমি কামটো বেয়া কৰিব নোৱাৰোঁ খৰধৰ কৰি। গতিকে সেইবোৰ তেনেকুৱা ধৰণৰ কিছুমান সমস্যা থাকে। কেতিয়াবা ৰাতিপুৱা কিবা এটা বস্তু আহিব বুলি কয় দোকানৰ পৰা, ধৰক গধূলিলৈকে গৈ পোৱা নাই, সেইখিনি সময়ত বনোৱাখিনি বহি আছে, মানে তেনেকুৱা দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বান বহুত থাকে সৰু সুৰাকে, কিন্তু খুব ডাঙৰ সেইবোৰ সেইখিনি মানে সমাধান কৰি ল'ব পৰা বিধৰ সমস্যা আচলতে, গতিকে সেইখিনি কৰি ল'ব পাৰি।
1: হয়, এই ইণ্টেৰিয়াৰ ডিজাইনৰ ক্ষেত্ৰখনত পেচা হিচাপে কাম কৰিবলৈ কেনেকুৱা ধৰণৰ শিক্ষাৰ প্ৰয়োজন হয়? নৱপ্ৰজন্মই যদি জানিব বিচাৰে যে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ নিৰ্দিষ্ট পাঠ্যক্ৰমৰ বিষয়ে কি ক'ম?
0: আচ্ছা, এতিয়া কথা হৈছে যে বহুতে আজিকালি ইণ্টেৰিয়াৰ ডিজাইনিংটো কোনো ধৰণৰ শিক্ষা নোহোৱাকৈও আৰম্ভ কৰে। কাৰণ যিটো মই ক'লোঁ যে সৃষ্টিশীল মন এটা হ'লে বা সেইখিনি ধাৰণা থাকিলে বহুখিনি বস্তু সুবিধা বা সহজ হৈ যায়। কিন্তু একেটা সময়তে মই আৰু এটা কথা ক'বলৈ বিচাৰিম যে এটাটো কয় যে কোনো শিক্ষা কেতিয়াও অথলে নাযায়, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যদি আপুনি শিক্ষা এটা আহৰণ কৰি লৈছে আপোনাৰ তাৰ পৰা লাভহে হ'ব, লোকচান কেতিয়াও হ'ব নোৱাৰে। গতিকে এতিয়া যদি আপুনি একেবাৰে ফৰ্মেল এডুকেশ্যন বুলি কয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে

0: যেনেকে আপুনি ধৰক দশম শ্ৰেণীৰ আপুনি উত্তীৰ্ণ হোৱাৰ পাছত আপুনি যিকোনো ধৰণৰ ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কোৰ্চ কৰিব পাৰে ইণ্টেৰিয়ৰ ডিজাইনিঙত। আৰু দ্বাদশ শ্ৰেণীৰ যদি আপুনি উত্তীৰ্ণ হৈছে তেতিয়াহ'লে আপুনি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ বহুত আছে, তেনেকুৱা পাঠ্যক্ৰমবোৰ যেনেকে আপোনাৰ ধৰক বেচেলৰ্ছ অফ ডিজাইন আছে, বেচেলৰ্ছ ইন ইণ্টেৰিয়ৰ ডিজাইন আছে, BA/BSc ইন ডিজাইন আছে। ধৰক বেচেলৰ্ছ ডিজাইন সাধাৰণতে পাঠ্যক্ৰম এটা 4 বছৰীয়া হয়, সেইটো আপুনি ল'ব পাৰে। বিভিন্ন অনুষ্ঠান আছে গোটেই ভাৰততে বা বাহিৰতো আছেই, কোনোবাই যদি বাহিৰলৈ গৈ পেলাই তেনেকৈ শিক্ষা আহৰণ কৰি আহিব বিচাৰে বা প্ৰশিক্ষণ। আৰু তাৰপাছত আপোনাৰ মাষ্টাৰ্ছ ডিগ্ৰীও আছে, মাষ্টাৰ্ছ আপুনি কৰিব পাৰে, মাষ্টাৰ্ছ ইন ইণ্টেৰিয়ৰ ডিজাইন আছে, মাষ্টাৰ্ছ ইন ডিজাইন আছে, সেই ধৰণৰ পাঠ্যক্ৰমবোৰ আছে। PhDও কৰে বহুতে ডিজাইনত। এতিয়া যদি আপুনি এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কথা কয় তেতিয়াহ'লে আপোনাৰ UCEED বুলি আছে, আণ্ডাৰ গ্ৰেজুৱেট কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ডিজাইন, সেইটো এটা আছে। আকৌ NID বুলি যিখন আপোনাৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, তাত এটা DAT DAT বুলি এটা পৰীক্ষা হয়, ডিজাইন এপটিটিউড টেষ্ট, সেইটো আপুনি যদি উত্তীৰ্ণ হয় তেতিয়াহ'লে আপুনি NID চিট পাব। ধৰক আপোনাৰ আহমেদাবাদত আছে, বেংগালুৰুত আছে, আকৌ আপোনাৰ গান্ধীনগৰত আছে তেওঁলোকৰ চেণ্টাৰ আৰু শাখা। আৰু তেনেকৈ আপোনাৰ AIED বুলিও পাঠ্যক্ৰম এটা আছে, পৰীক্ষা আচলতে এইবোৰ, অল ইণ্ডিয়া এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ডিজাইন। আপুনি এতিয়া অনলাইন কৰিব পাৰে, কিছুমান আপোনাৰ অফলাইন কিছুমান মানে বাধ্যতামূলক এনেকুৱা যে আপুনি গৈ পেলাই আপুনি শ্ৰেণীকোঠাত বহিয়েই আপুনি পৰীক্ষাটো দিব লাগিব, আৰু বহুতে আপোনাক অনলাইন সুবিধাও কৰি দিয়ে। সেই নিৰ্দিষ্ট যিখন আপুনি ধৰক অনুষ্ঠানত আপুনি নামভৰ্তি কৰাব বিচাৰিছে, ল'ব বিচাৰিছে, তাৰ আপুনি ৱেবছাইটলৈ গ'লে বিভিন্ন ধৰণৰ এইবিলাকৰ গোটেই তথ্য আপোনাৰ উপলব্ধ হৈ থাকে, সেইখিনি তাৰ পৰা পাব। আৰু তাৰ বাহিৰে বহুত ডিপ্ল'মা কোৰ্চ আছে, যদি আপুনি এবছৰীয়া বা ছমহীয়া, যদি আপোনাৰ হাতত সময় কম আছে আৰু আপোনাৰ অভিজ্ঞতা আছে কিন্তু আপুনি এই কাৰিকৰী বস্তুখিনি শিকি ল'ব বিচাৰিছে, তেতিয়াহ'লে ডিপ্ল'মা কোৰ্চো বহুতখিনি আছে। গুৱাহাটীতো ঢেৰ তেনেকুৱা মানে আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে।
1: হয়, খুব সুন্দৰকৈ বুজাই দিলে। এই ইণ্টেৰিয়ৰ ডিজাইনে কেৰিয়াৰ হিচাপে লোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰিব যে কেনেধৰণে ই সহায়ক হ'ব নৱপ্ৰজন্মই স্বাৱলম্বী হোৱাত?
0: ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ক্ষেত্ৰখন এতিয়া ক'বলৈ গ'লে এখন বহুল ক্ষেত্ৰ হৈ পৰিছে। আগতে বহু মানুহৰ ধাৰণাই নাছিলে যে আচলতে এই ক্ষেত্ৰখনত কৰে কি, যে জীৱিকা হিচাপেও ল'ব পৰা যায়। বহুতে ভাবিছিলে যে একো কাম নাথাকিলে বা কোনোবাই বিশেষ নিজৰ জীৱিকাত বা কেৰিয়াৰত একো কৰিব নোৱাৰিলে তেওঁলোকে হয়তো সাধাৰণতে ছোৱালীখিনিয়ে বা মহিলাখিনিয়ে ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে কাম আৰম্ভ কৰি দিয়ে। গতিকে সেই ধৰণৰ এটা ধাৰণা মানে মিথ বুলি ক'ম আৰু, তেনেকুৱা এটা ভুল ধাৰণা বহু বছৰৰ পৰা চলি আছিলে। কিন্তু এতিয়া লাহে লাহে বহুখিনি আপোনাৰ সামাজিক মাধ্যমকো আচলতে ধন্যবাদ দিব লাগিব, যে ছ'চিয়েল মিডিয়াই আপোনাৰ আজি ফেচবুক বা ইনষ্টাগ্ৰাম সেইখিনিও বহুত বস্তু আপোনাৰ স্পষ্ট কৰি দিছে যে আচলতে ডিজাইন বস্তুটো হয় কি, এই বিষয়টো কি। গতিকে ইয়াত আপুনি স্বাৱলম্বী হোৱা মানে এখন আপোনাৰ ডাঙৰ আপোনাৰ পথাৰ এখন আগত আছে, আপুনি খালি দৌৰিব লাগে তেনেকুৱা। মানে স্কাই ইজ দ্য লিমিট বুলি যে কয়, আপোনাৰ সীমা আচলতে আকাশখন, কোনো সীমাই নাই। আপোনাৰ যদি ভাল আপোনাৰ এইটোৰ ক্ষেত্ৰত আপোনাৰ যদি ভাল এখন হাত আছে সেই তেনেহ'লে আপুনি বহুত আগবাঢ়ি যাব পাৰিব। অকল যে আপুনি আজি মানে নিজৰে ব্যৱসায় কৰিব লাগিব তেনেকুৱা নহয়, আৰু বহুত ধৰণৰ বিকল্প আছে ইণ্টেৰিয়ৰ ডিজাইনিং শিকি লৈ আপোনাৰ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যিটো আপোনাৰ এটা ক্ৰিয়েটিভ ফ্ৰীডম বুলি আমি কওঁ, মানে সেই এটা স্বাধীনতা পোৱা যায়। আপুনি আপোনাৰ ক্ৰিয়েটিভিটিক, আপুনি আপোনাৰ সৃষ্টিশীলতাক যিমান আগবঢ়াই নিব পাৰে সিমানখিনি আপোনাৰ যিমান ইচ্ছা তাৰমানে সিমানে আগবঢ়াই নিব পাৰে। গতিকে এইখন খুব ভাল ক্ষেত্ৰ, খুব উজ্জ্বল ভৱিষ্যত আচলতে। যদি আৰম্ভ কৰিব বিচাৰে মই ক'ম যে একেবাৰে বিনা দ্বিধাই আচলতে আগবাঢ়ি যাব লাগে।
1: খুব ভাল লাগিলে। ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু ইণ্টেৰিয়ৰ ডেকোৰেটৰৰ মাজৰ পাৰ্থক্যটো কি যদি সবিশেষকে জনাই দিয়ে আমাক?
0: হয়, এইটো মই ক'ম যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াৰ উত্তৰটো দিবলৈ মই ভাল পাম। কাৰণ এইটোও এটা ডাঙৰ ভুল ধাৰণা চলি আছে বহুতৰ মাজত যে আচলতে নাজানে মানুহে যে ইণ্টেৰিয়ৰ ডিজাইনাৰে কৰে কি। কাৰণ কথা হৈছে কি, এতিয়া ডিজাইন মানে আমি জানো যে ডিজাইনটো আচলতে সংমিশ্ৰণ এটা কলা আৰু বিজ্ঞানৰ। ইয়াত আপোনাৰ যিমান কলা আছে সিমানেই বিজ্ঞান সোমাই আছে। আৰু ডেকোৰেশ্যনটো যিটোক আমি সাজ সজ্জা বা সজোৱা পৰোৱা বুলি আমি কওঁ, এতিয়া ইণ্টেৰিয়ৰ ডিজাইনিং বুলি যেতিয়া আমি ক'বলৈ যাওঁ, প্ৰথম কথা হৈছে আমি মানুহক কওঁ যে আমাক আচলতে তেতিয়াই মাতক যেতিয়া আপুনি ঘৰৰ প্ৰথমতে আপুনি ৱালখনো উঠোৱা নাই, আপোনাৰ মাত্ৰ মানে আপুনি মাটিখিনি লৈছে, আপুনি তাৰ ওপৰত আপুনি নিজৰ এতিয়া ঘৰটো আৰম্ভ কৰিব। কাৰণ কি হয়, ডিজাইনিঙত এনেকুৱা কিছুমান বস্তু থাকে, আমি যিটো মই অলপ আগতে মই উল্লেখ কৰিছিলোঁ যে সুবিধা আৰু সৌন্দৰ্য দুয়োটা বস্তুৰ সংমিশ্ৰণ হ'ব লাগে। এতিয়া ঘৰ এটা আপুনি বনোৱাৰ সময়ত আমি ডিজাইনাৰে কি কাম কৰোঁ? সাধাৰণতে আমি চাওঁ আগতে আপোনাৰ জীৱনশৈলী কি, আপোনাৰ কি বস্তুৰ দৰকাৰ আছে ঘৰখনত। সকলো মানুহৰ জীৱনশৈলী একে নহয়, সকলোৰে পচন্দ একে নহয়, সকলোৰে জীৱনৰ সমস্যা একে নহয়। এতিয়া আপোনাৰ ঘৰখন মই যেতিয়া বনাই দিবলৈ যাম আজি ডিজাইন কৰি, মই আপোনাৰ সমস্যাখিনি সমাধান কৰিব লাগিব যে আপুনি ঘৰখনত থাকি আপোনাক কি ধৰণৰ সা সুবিধা লাগে বা আপুনি কি সমস্যাৰ সন্মুখীন হৈ আহিছে ইয়াৰ আগতে, সেইখিনি সমাধান কৰাটো এজন ডিজাইনাৰৰ কাম। গতিকে এটা কোঠাত আপুনি যদি কয় যে মোক অমুক অমুক এইখিনি বস্তু মোক লাগে, এখন বিছনা, এখন পঢ়া মেজ, কোনোবাই এইটো ক'ব পাৰে যে মোৰ শোৱা কোঠাত মোক এইখিনি আচবাব পত্ৰৰহে মোৰ আচলতে প্ৰয়োজন, ইমানবোৰ বস্তু মোক নালাগে। গতিকে সেই সময়তে আমি একেবাৰে আৰম্ভণিৰ সময়তে কি কৰোঁ যে যাৰ যি প্ৰয়োজন, যিজন ক্লায়েণ্টৰ যি বস্তুৰ প্ৰয়োজন আছে, সেইমতে আমি কোঠাবোৰৰ আমি হয়তো আকাৰ, আমি তাৰ জোখ মাখ, সেইবোৰ আমি তেতিয়াই নিৰ্ধাৰণ কৰোঁ। আৰু পিছলৈ গৈ পেলাই কি হয়, বহুত সময়ত এনেকুৱাও দেখিছোঁ যে সকলো কাম শেষ হৈ যায়, ঘৰ একেবাৰে সাজু সোমাবলৈ, ইণ্টেৰিয়াৰ ডিজাইনাৰক মানুহে তেতিয়া মাতি আনে যে এতিয়া মোৰ ঘৰটো তুমি দেখাত ধুনীয়া কৰি দিয়া, দেখনীয়া কৰি তোলা। সেইখিনি সময়ত আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান এটা কি হয় যে বেৰ আদি মানে ইতিমধ্যে আপোনাৰ সজোৱা হৈ গ'ল, গোটেইখিনি আপোনাৰ উঠি গ'ল, চব সাজু। তেতিয়া বহু সময়ত এনেকুৱা হয় যে কেতিয়াবা আমি বেৰ এখন ভাঙিবলৈও আমি উপদেশ দিবলগীয়া হয় যে এই কোঠাটোৰ ইমানখিনি জোখৰ আচলতে হ'ব নালাগিছিল, বা এইটো কোঠাত আমাক আৰু দুফুট এটা আমাক বেছিকৈ লাগিছিলে, এই দুফুট বাঢ়ি গ'লে আপোনাৰ এইখিনি একদম সা সুবিধা চব হৈ গ'লহেঁতেন। বা বহু ক্ষেত্ৰত আমি জানো যে যিকোনো দুটা আচবাব পত্ৰৰ মাজত, যিকোনো দুটা, ধৰক আপুনি আজি আপোনাৰ আলমাৰিটো আৰু আপোনাৰ বিছনাখন, তাৰ মাজত একেবাৰে ন্যূনতম দূৰত্ব কিমান হ'ব লাগে যাতে আপুনি বিছনাখনৰ পৰা নামি আলমাৰিটোৰ গাত আপোনাৰ কোনো ধৰণৰ হেঁচা নিদিয়াকে বা তাত আপুনি কোনো এটা ধকা নমৰাকে আপুনি সোনকালে আৰু সহজে পাৰ হৈ আহিব পাৰে, তাৰ বাবে আমাক ন্যূনতম দূৰত্ব কিমান লাগে, সেই বস্তুবোৰ এগৰাকী ডিজাইনাৰে আচলতে নিৰ্ধাৰণ কৰে, কাৰণ তেওঁলোকে জানে। আৰু ডেকৰেশ্যন বুলি যদি ক'বলৈ যায়, তেতিয়াহ'লে মই ক'ম যিটো আপোনাৰ পৰ্দা কি লগাব লাগে, বিছনা চাদৰ এখন কি হ'লে ভাল লাগিব, কুশ্বন কাভাৰ কেইটা কেনেকুৱা হ'লে ধুনীয়া দেখিব ঘৰটো, সেইখিনিহে আচলতে ডেকৰেশ্যনত সোমায়। সেইকাৰণে বহু মানুহে এতিয়াও কয় যে আচ্ছা মানে আপুনি ঘৰবোৰ দেখাত ধুনীয়া কৰি দিয়ে ন, আচলতে সেইটো মানে জীৱিকা হিচাপে ল'বলৈ গ'লে, ক'বলৈ গ'লে সেইটো একেবাৰে ক্ষুদ্ৰ মানে হেৰি এটাত থাকি যোৱাৰ নিচিনা হয়। আচলতে যদি কওঁ যে এইটো বৃত্তি হিচাপে যেতিয়া আমি কৰি আছোঁ, আমি এখন সম্পূৰ্ণ ঘৰৰ সম্পূৰ্ণ দায়িত্ব লৈ আছোঁ।
1: খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। নিজাকে আৰম্ভণি কৰাৰ উপৰিও এই ক্ষেত্ৰখনত চাকৰিৰ কেনেকুৱা ধৰণৰ সুবিধা আছে?
0: নিজে ব্যৱসায় এটা আৰম্ভ কৰিলে প্ৰথমে যিটো মনলৈ আহে যে নিজৰ এটা অফিচ বা কাৰ্যালয় হোৱাটো জৰুৰী। ইণ্টেৰিয়াৰ ডিজাইনিঙৰ ক্ষেত্ৰখনত সেইটো খুব এটা জৰুৰী আৰম্ভণিতে নহয়, আপুনি ঘৰৰ পৰাই কামখিনি কৰিব পাৰে। কাৰণ ডিজাইন কৰিবলৈ আপোনাক এটা লেপটপ লাগে, বাকী আপোনাৰ গোটেইখিনি ভিতৰতেই আছে, আপোনাৰ প্ৰতিভা, আপোনাৰ সৃষ্টিশীল মন গোটেইখিনি আপোনাৰ ভিতৰত আছে। আপুনি যিটো জেগাত আপুনি কাম কৰি আছে সেইখন ধৰক আপোনাৰ অফিচ বা আপোনাৰ ঘৰ নহয়, সেয়া আপোনাৰ ক্লায়েণ্টৰ ঘৰ বা ক্লায়েণ্টৰ অফিচ বা যিকোনো ধৰণৰ এখন আপুনি দোকান, যিয়েই সজাইছে। গতিকে খুব বেছি পইচাৰ জৰুৰত মানে ইয়াত প্ৰয়োজন নহয়। খালি যদি আপুনি ভাবে যে মই আজি আৰম্ভ কৰিবলৈ মোৰ যথেষ্টখিনি অভিজ্ঞতা নাই, তেতিয়াহ'লে চাকৰি কৰি লোৱাটো আৰম্ভণিতে অন্ততঃ কিছু বছৰ বেছি ভাল বুলি মই ক'ম। এতিয়া যদি চাকৰিৰ কথা সোধে, তেনেহ'লে চাকৰিৰো বহুত ইয়াতে বিকল্প আছে। যেনেকৈ আজি যিকোনো এখন প্ৰতিষ্ঠিত ফাৰ্ম, যেনেকৈ ইণ্টেৰিয়াৰ ডিজাইনাৰ, কোনোবা ভাল অভিজ্ঞ কোনোবা এজনৰ তলত আপুনি ইণ্টাৰ্ণশ্বিপ কৰি ল'ব পাৰে প্ৰথমতে তেখেতৰ লগত। তাৰ পাছত আপোনাৰ 2D আৰু 3D ড্ৰয়িং, যিটো খুব জৰুৰী আজিকালি। 2D ড্ৰয়িংটো সাধাৰণতে আপোনাৰ ফ্ল'ৰ লেআউট যিটো আমি বনাওঁ বুলি কওঁ, যে কোনটো কোঠাৰ জোখ মাখ কিমান হ'ব, সেইখিনিৰ কাৰণে 2D এটা বনোৱা হয়। আৰু 3D কৰা হয় যিটো আপোনাৰ ভালদৰে ভিজুৱেলাইজেশ্যন এটা চাবলৈ, যে আচ্ছা মোৰ ঘৰটো বা মোৰ অফিচটো অৱশেষত গৈ দেখিবলৈ এনেকুৱা হ'ব। এতিয়া সেই 2D আৰু 3D বাবেও বহুত মানুহক সেইদৰে নিয়োজন কৰা হয় বিভিন্ন অফিচত, যে ড্ৰয়িংখিনি বনাই দিব লাগে। আৰু এগৰাকী ধৰক মুখ্য ডিজাইনাৰ থাকে যিকোনো এখন ফাৰ্মত, তেখেতৰ তলত, তেখেতৰ তত্ত্বাৱধানত বহুত আকৌ জুনিয়ৰ ডিজাইনাৰছ থাকে। গতিকে সেইবোৰ চাকৰিৰ যথেষ্টখিনি ইয়াত আপোনাৰ ব্যৱস্থা আছে। গতিকে কোনোবাই চাকৰি কৰোঁ বুলি কৰিলেও, ভাবিলেও সহজে তেওঁলোকে চাকৰিও কৰিব পাৰে এইখন ক্ষেত্ৰত, যদি নিজৰ মন নাই।
1: হয়, প্ৰত্যেকটো কামেই আপুনি কৰি অহা কামসমূহতকৈ অকণমান হ'লেও পৃথক কৰিবলগীয়া হয় প্ৰত্যেকটো নতুন কাম। গতিকে চিন্তাবোৰ মনলৈ কেনেকৈ আহে যে কেনেকৈ পৃথক কৰিব আগতে কৰি অহা কামটোৰ পৰা?
0: আচলতে সেইটোৱেই মানে মই ক'বলৈ গ'লে যে আটাইতকৈ ডাঙৰ আমাৰ গুণেই সেইটো বুলি ক'বলৈ যাম। কাৰণ ডিজাইনিং বস্তুটোৱে এনেকুৱা যে আজি যদি মই এখন ঘৰত এটা ডিজাইন মই তাত অন্তৰ্ভুক্ত কৰিলোঁ, তেনেহ'লে কাইলৈ আচলতে মোৰ নিজৰে মন নাযায় যে সেই একেটাই বস্তু মই আকৌ মানে মই পুনৰাবৃত্তি এটা কৰিম অন্য এখন জেগাত। দ্বিতীয়তে কি হয়, বহুত ক্লায়েণ্টৰো তেনেকুৱা হয় যে আপুনি আপোনাৰ সৃষ্টিশীলতাৰে এটা বস্তু আপুনি মোৰ ঘৰত সৃষ্টি কৰিছে, সেই বস্তুটো আপুনি আকৌ গৈ বেলেগৰ ঘৰত আপুনি একেটাই কৰি নিদিব। গতিকে কি হয়, ডিজাইনাৰ হিচাপে আমাৰ মগজুটো অনবৰতে চলি থাকে। মানে কেতিয়াবা এনেকুৱা হয় যে ধৰক আপোনাৰ ঘৰখন আজি বনাম বুলি ভাবিছোঁ, এটা ডিজাইন ভাবি থৈছোঁ মনত, কিন্তু কাম কৰোঁতে কৰোঁতে সেই ডিজাইনটোৰে আকৌ এটা অন্য ধৰণৰ কিবা এটা ধৰণেৰে নিজৰে মনলৈ আহি যায় যে এনেকৈ নকৰোঁচোন, অকণমান বেলেগ ধৰণেৰে কৰোঁ। গতিকে যেতিয়া আপোনাৰ এই কলা বিষয়বিলাকত আপোনাৰ ৰাপ থাকিব বা আপোনাৰ খুব বেছি ধাউতি থাকিব, আপুনি নিজেই দেখিব যে একেটা বস্তুৰ পুনৰাবৃত্তি সাধাৰণতে নহয়। মানে নিজৰে মন যায় যে আজি এটা কৰিলোঁ, কাইলৈ এটা নতুন কৰোঁ, এইখিনি হৈ গ'ল, পৰহিলৈ আকৌ কিবা এটা চেষ্টা কৰোঁ, সেই বস্তুটোৰ প্ৰতিহে বেছিকৈ মন যোৱা হৈ আহে। গতিকে এইটো বৰ এটা টান কথা বুলি মই নাভাবোঁ, সেইটোহে আচলতে নিয়ম বা সেইটোৱে সঠিক ৰাস্তা।
1: হয়, এই ক্ষেত্ৰখনত প্ৰায়সমূহ কাম ক্লায়েণ্টৰ পচন্দ অনুসৰি কৰিবলগীয়া হয় আৰু লগতে এটা নিৰ্দিষ্ট বাজেট অনুসৰি কৰিবলগীয়া হয়। গতিকে এই গোটেইখিনিৰ সংমিশ্ৰণ কৰি কেনেকৈ কৰা হয় কামটো, কেনেদৰে মিলাই গোটেইখিনি?
0: হয়, সেইটো এটা অত্যন্ত জৰুৰী দিশ আমাৰ গোটেই কামত। এতিয়া এটা কথা মই সদায় মানো যে ইয়াত দুটা দিশ থাকে দেই। কেনেকুৱা হয় যে ক্লায়েণ্ট এগৰাকী যেতিয়া আজি মোৰ ওচৰলৈ আহিছে, তেখেতৰ এটা নিজৰ ভিজন থাকিব যে মই মোৰ ঘৰখন এই ধৰণেৰে বিচাৰিছোঁ, আৰু একেধৰণেৰে ডিজাইনাৰ হিচাপে

0: সন্মানপূৰ্বক যেতিয়া তেনেকৈ ক্লায়েণ্ট আৰু ডিজাইনাৰৰ মাজত গঢ়ি উঠে, কাম কৰাটো বহুত বেছি সুবিধাজনক আৰু সহজ হৈ আহে। কাৰণ কেনেকুৱা হয়, আজি এই কথাষাৰ মই সদায় কওঁ যে ক্লায়েণ্ট এগৰাকী অৱশেষত গৈ থাকিব কোন সেই ঘৰটোত, তেওঁৰ ভাল লাগিব লাগিব। ঘৰখনত সোমাই তেওঁৰ এই ভাৱটো আহিব লাগিব যে মই সুন্দৰ ঘৰ এখনত সোমাইছোঁ, এই ঘৰখনলৈ সোমাই লৈ ঘৰখনত সোমাই মোৰ এক শান্তি অনুভৱ হয়। গতিকে মই ডিজাইনাৰ হিচাপে আজি মই বেছি জানো বুলি ভাবি তেখেতৰ ওপৰত জোৰ কৰাটো সঠিক কথা নহয় যে মই বেছি জানো আপোনাৰ ঘৰখন মই মোৰ ধৰণেৰে সজাই তুলিম, সেইটো কথা নহয়। আৰু একেধৰণেৰে ক্লায়েণ্টজনেও সেই বিশ্বাসখিনি ৰখা ভাল যে তেখেত যিহেতু এইটো বৃত্তিত তেখেত আছে, কোনোবাখিনিতে হ'লেও তেওঁৰ হয়তো ধাৰণা অকণমান মোতকৈ বেছি থাকিব পাৰে। গতিকে কাৰিকৰী দিশত কোনোবাখিনিতে দেখনীয়াৰ হিচাপে কৰি তুলিবলৈও কি বস্তু বেছি ভাল হ'ব হয়তো তেখেতে অলপ হ'লেও মোতকৈ বেছি জানে। এই দুইটা বস্তু যেতিয়া একেটা হেৰিলৈ আহি যায়, আপুনি নিজেই দেখিব যে খুব ভাল প্ৰজেক্ট এটা হৈ উঠে আচলতে। সেই কামটো কৰিও বেলেগ ধৰণৰ এটা মানে মানে শান্তি লাগে শেষত হৈ থৈ, যে ক্লায়েণ্টেও ভাল পায় যে মোৰখিনিও তেখেতে ৰাখিছে, সন্মান কৰি পেলাই তেওঁ মোৰ হিচাপত তেওঁ ডিজাইনটো কৰিছে, আৰু ডিজাইনাৰৰো এনেকুৱা হয় যে ক্লায়েণ্টেও মোৰখিনি বুজি তেওঁ আঁকোৱালি লৈছে। গতিকে সেইটো এটা কথা হ'ল, সেইখিনি আপুনি যিটো সুধিলে যে ক্লায়েণ্টৰ পচন্দ মতে। আৰু দ্বিতীয় কথা হ'ল বাজেট। বাজেটটো এটা অত্যন্ত জৰুৰী দিশ, কাৰণ প্ৰত্যেক মানুহৰ বাজেট বেলেগ বেলেগ হয়। আমি একদম সৰ্বপ্ৰথমে যেতিয়া এজন ক্লায়েণ্ট আহে, সকলোতকৈ আগতে আচলতে এই দুটা কথাই বুজিবলৈ চেষ্টা কৰোঁ, তেওঁ কি ধৰণৰ ঘৰ এখন বিচাৰিছে আৰু কিমান খৰচ কৰিবলৈ তেওঁ সাজু হৈ আছে। এতিয়া যেনেকে বিভিন্ন ধৰণৰ কনচেপ্ট থাকে ডিজাইনত, যেনেকে মিনিমেলিষ্ট, মেক্সিমেলিষ্ট, বোহেমিয়ান, আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল, এইবোৰ হৈছে বিভিন্ন কনচেপ্ট ঘৰখন দেখিবলৈ কেনেকুৱা হ'ব লাগে, বা যিকোনো মানে ঔদ্যোগিক প্ৰতিষ্ঠানো হ'ব পাৰে সেইটো। ঠিক সেইদৰে সেই কনচেপ্টবিলাক যেতিয়া আমি এটা হেৰিত প্ৰজেক্টত আমি লগাবলৈ যাওঁ, কি হয়, আমি সেই বাজেটবোৰো সেইমতে নিৰ্ধাৰণ কৰিব লাগে যে কি মেটেৰিয়েল তাত ব্যৱহাৰ হ'ব, সামগ্ৰী কি লাগি আছে, তাত কাম কিমান দিনৰ হ'ব, কিমান দিন বনোৱাৰ কাম হ'ব। এতিয়া যেতিয়া এগৰাকী ক্লায়েণ্টে আমাক সবিশেষকৈ কৈ দিয়ে যে মই ইমান এটা নিৰ্ধাৰিত এমাউণ্টৰ ওপৰলৈ মই আজি যাব নোৱাৰোঁ, ইমানখিনি মূল্যই মই ইয়াতে ব্যয় কৰিব পাৰিম, সেই লগে লগে আমাৰ কামটো হয় কি যে সেইখিনি বাজেটৰ ভিতৰত সৰ্বোত্তম মানৰ আমি সামগ্ৰী দি কি কৰি তুলিব পাৰিম। এটা খালী বাজেটটো এটা মোটামুটি মানে এটা মধ্যমীয়া হেৰিত থাকিলে ভাল হয়, কাৰণ খুব বেছি কম বাজেটত কাম কৰিবলৈ গ'লেও শেষত গৈ এনেকুৱা হয় যে ক'ৰবাত কম্প্ৰমাইজ কৰিব লাগিব, আৰু সেইটো কৰাটো মই বৰ এটা নিজে সমৰ্থন নকৰোঁ।
1: খুব সুন্দৰকৈ বুজাই দিলে, শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হ'ব। আমি দেখিবলৈ পাওঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ সময়ত বহুখিনি কষ্টৰ সন্মুখীন হোৱাৰ উপৰিও বহুখিনি ভুল ধাৰণাও দেখিবলৈ পোৱা যায়। গতিকে এই ইণ্টেৰিয়ৰ ডিজাইনৰ ক্ষেত্ৰখনত কেনেকুৱা ধৰণৰ ভুল ধাৰণাৰ সন্মুখীন হ'বলগীয়া হয় যিটো আপুনি স্পষ্ট কৰিব বিচাৰিব?
0: হয়, ধন্যবাদ দেই এই প্ৰশ্নটোৰ বাবেও। কি হয়, সাধাৰণতে বহু মানুহৰতো এনেকুৱা এটা ধাৰণা আছে যে ইণ্টেৰিয়ৰ ডিজাইনাৰৰ আচলতে প্ৰয়োজনেই নাই, আমি আমাৰ ঘৰখন নিজেই সজাব পাৰোঁ। গতিকে যিটো মই অলপ আগতেও কৈ আহিছিলোঁ যে সজোৱাটো এটা অলপ বেলেগ ধৰণৰ কথা হৈ যায়, আৰু যেতিয়া কোনোবাই আপোনাৰ ঘৰখন সকলো ফালৰ পৰা প্ৰফেচনেলি লৈ পেলাই আপোনাৰ ঘৰখন সজায়, সেইটোৰ মাজত বৃহৎ পাৰ্থক্য এটা আহে। গতিকে ডিজাইনাৰৰ জৰুৰতেই নাই ধৰণৰ বা ডিজাইনাৰ জৰুৰী নহয় ধৰণৰ ধাৰণাটো খুব ভুল বুলি মই কওঁ, যে আপুনি এনেকুৱা এনেকুৱা সমস্যাৰ সন্মুখীন পাছত হ'বগৈ পাৰে যে আপুনি নিজেই বনোৱা লগাই আজি আপুনি ঘৰখন কৰি তুলিলে, কিন্তু পাছত গৈ পেলাই ধৰক এটা সৰু বস্তু আপুনি দেখিব যে ইয়াত এখন ছুইচবোৰ্ড লাগিছিলে, এইখিনিত বহি পেলাই এই লাইটটো মই সহজে জ্বলাব পাৰিব লাগিছিলে, ফেনখন আপুনি আছে মানুহজন ক'ৰবাত কিন্তু ৰেগুলেটৰটো আছে ক'ৰবাত, এই বস্তুবোৰ বহুত বস্তুৰ ধ্যান ৰাখিহে আচলতে ডিজাইন কৰা হয়। আৰু বহুত ক্লায়েণ্টে তেনেকৈও ভাবে যে ইণ্টেৰিয়ৰ ডিজাইনাৰক আপুনি নিয়োজন কৰা মানে বহুত বেছি খৰচ। সেইটো যেনেকে মই এইমাত্ৰ কলো যে আচলতে আপোনাৰ খৰচবোৰ আমি কমাইহে ৰাখোঁ, কাৰণ পাছত গৈ আপোনাৰ যিবোৰ সমস্যা আপুনি দেখিব সেইবোৰ ঠিক কৰিবলৈ যাওঁতে কাম যেতিয়া আপোনাৰ দুগুণ বাঢ়ে আপোনাৰ খৰচ আচলতে দুগুণ বাঢ়ি যায়, তেনেকুৱা হয়। বা বহু সামগ্ৰী আজি আপুনি ক্লায়েণ্ট এগৰাকীয়ে যেতিয়া ক্ৰেতা হিচাপে যেতিয়া তেখেত এখন দোকানলৈ যাব, যিটো দৰ দাম হয়তো কৰি তেখেতে এটা সামগ্ৰী ক্ৰয় কৰিব, যিহেতু ডিজাইনাৰে আমি ঘনাই লৈ থকা হয় আমাৰ সামগ্ৰী আদি, গতিকে আমি নিশ্চয়কৈ তাতকৈ কম দামত বস্তুবোৰ আমি কিনি আনিব পাৰোঁ। গতিকে যেতিয়া আপুনি সৰ্বমুঠ আপোনাৰ গোটেই খৰচখিনি চাবলৈ যাব, আপুনি দেখিব যে ডিজাইনাৰে আপোনাৰ বহুতখিনি খৰচ কমাই দিলে আৰু তাতহে ডিজাইনাৰৰ ফিজটো আৰামত ওলাই যায়। বহু ক্ষেত্ৰত তেনেকুৱা হয়। তৃতীয়তে বহু মানুহে বাহিৰৰ পৰা দেখি পেলাই আমাক এনেধৰণেৰে ভাবেও যে খুব জাক জমকৰ মাজত থকা এটা প্ৰফেচন, খুব চাগে মানে প্ৰত্যেক দিনাই ধুনীয়া ধুনীয়া বস্তু দেখি থাকিবলৈ পায়, ইমান ধুনীয়া ধুনীয়া ঘৰ

0: সোমাইছে, আৰামত থাকে। কিন্তু চাবলৈ গ'লে একেবাৰে যিখন সুন্দৰ ঘৰখন আমি অৱশেষত গৈ পেলাই আজি ইনষ্টাগ্ৰামত দেখুৱাইছোঁ বা ফেচবুকত দেখুৱাইছোঁ বা কোনোবা আলহী আহি আপোনাৰ ঘৰত নিজে দেখা পাইছে প্ৰত্যক্ষভাৱে, সেই ঘৰখন আচলতে গৈ সেই ক্লায়েণ্টগৰাকীয়েহে পায়। গোটেই সময়খিনি যেতিয়া আমি কাম কৰি থাকোঁ, সেই অ'ত তাঁৰ ওলমি আছে, ত'ত আপোনাৰ গোটেই প্লাইউডৰ গুড়ি, আপুনি সোমাইছে মাৰ্বল গ্ৰেনাইট মোল্ডিং চলি আছে, গোটেই ঘৰখন বগা ধূলিৰে ভৰি আছে। গতিকে যিমান কেইদিন বা যিমান মাহ আমি কাম কৰি থাকোঁ, আমি সেই পৰিৱেশটোৰ মাজতহে থাকোঁ আচলতে। একেবাৰে শেষৰ দুদিন আমি ৰাখোঁ যে চাফা চিকুণ কৰি ঘৰখন আমি হেণ্ড অভাৰ কৰিব লাগিব, ক্লায়েণ্টৰ হাতত আমি দি থৈ আহোঁ। গতিকে যিদিনাখন ঘৰখন একেবাৰে মানে চকুত যে পাৰফেক্ট দেখিবলৈ যিটো হৈ উঠে নিখুঁত হিচাপে, সেইটো আচলতে সেই ক্লায়েণ্টজনেহে উপভোগ কৰে, আমি সেইটো নাপাওঁ। আমি ফটোখিনি তোলোঁ ধুনীয়াকৈ আৰু আমি ওলাই গুচি আহোঁ তাৰ পৰা। গতিকে এনেকুৱা কিছুমান সৰু সৰু বা ডাঙৰ বিভিন্ন ধৰণৰ ভুল ধাৰণা আছে।
1: খুব ধুনীয়াকৈ বুজাই দিলে, খুব ভাল লাগিলে। আপুনি ইমান কম সময়ৰ ভিতৰতে ইমান সুন্দৰকৈ ইণ্টেৰিয়ৰ ডিজাইনৰ এই ক্ষেত্ৰখনৰ লগত, সংস্থাপনৰ লগতে কেনেধৰণে নৱপ্ৰজন্মই এইখনত স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে অৱগত কৰালে শ্ৰোতাই নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে।
0: ধন্যবাদ শ্ৰুতি, আজি আকাশবাণী গুৱাহাটীলৈ মোক মাতি অনাৰ বাবে আৰু এইখিনি সুযোগ দিয়াৰ বাবে। কাৰণ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ক্ষেত্ৰখন যিদৰে মই ক'লোঁ যে বহুতৰ এতিয়াও ধাৰণা বহু ক্ষেত্ৰত নাই, এইখিনি কথা ক'বলৈ পাই খুবেই উপকৃত অনুভৱ কৰিছোঁ আজি। আৰু আশা কৰোঁ যে নতুন প্ৰজন্মই এই বৃত্তিটো লৈ পেলাই আগুৱাই যাওক। যিদৰে ক'লোঁ যে বহু ধৰণৰ ইয়াত স্কোপ আছে আৰু কৰি গ'লে আমি হয়তো পৃথিৱীখনে এদিন খুব সুন্দৰ কৰি তুলিব পাৰিম, সেইটোৱে মোৰ ধাৰণা। বহু বহু ধন্যবাদ।
1: ধন্যবাদ। ইয়াৰ লগে লগে অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় উকলি অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতিয়ে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। ইমান পৰ্যায়ৰ শ্ৰোতাসকলে, সোপান অনুষ্ঠানটি শুনিলে। আজিৰ বিষয় আছিল কৰ্মসংস্থাপন হিচাপে ইণ্টেৰিয়ৰ ডিজাইনিং। অতিথি হিচাপে উপস্থিত আছিল ইণ্টেৰিয়ৰ ডিজাইনাৰ সংযুক্তা দত্ত, আন্ধৰিলে শ্ৰুতি ডেকাই।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দীপাক্ষী কলিতাৰ কণ্ঠত লোকগীত।

0: ইমান পৰিয়ে শ্ৰোতাসকলে দীপাক্ষী কলিতাৰ কণ্ঠত লোকগীত শুনিলে।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ধ্ৰুৱজ্যোতি দাসৰ বাঁহীপাদন।

ইমান পৰে শ্ৰোতাসকলে ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিলে। এতিয়া শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

ইমান পৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছো। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে ভজন অনুষ্ঠানটি। আৰম্ভণি অনুষ্ঠানৰ প্ৰথমে এয়া অনিৰুদ্ধ পৰয়ালৰ কণ্ঠৰেটি মীৰা ভজন।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ঘোষক ঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু।

কেতিয়াবা আবেলিৰ সেই ৰঙীন সময়খিনিত মনটো অলপ নষ্টালজিক কৰি তুলিব মন যায়। আচলতে প্ৰেম বস্তুটোৱে এনেকুৱা, কেতিয়াবা চিঞৰি চিঞৰি ক'ব মন যায় আৰু কেতিয়াবা কেৱল নিজৰ মাজতে গোপন কৰি ৰাখিব মন যায়। প্ৰিয় শ্ৰোতা, প্ৰেমৰ এই গোপনে থকা অনুভৱবোৰক বুকুত সাবটি শুনোৱা হওক এই সুন্দৰ গীতটি।

আমাৰ জীৱনত বহুতো ঘাত প্ৰতিঘাত, হৰ্ষ বিষাদ, হাঁহি কান্দোন সকলো থাকে। যেতিয়া আপোনাৰ মনটো খুব বেয়া লাগি থাকে, তেতিয়া কিছুমান গান শুনিলে মনটো খুব ভাল লাগে। খন্তেক সময়ৰ বাবে হ'লেও সকলো বিষাদ পাহৰি থকা হয়। এইখিনিতে এটা গান মোৰ মনলৈ আহিছে, যিটো গীত শুনিলে আমাৰ সেই লৰালিকালৰ চঞ্চলতাবোৰে সাৰ পাই উঠে। এনে লাগে জীৱনটো আচলতে ইমানেই সহজ হ'ব লাগে। অলপ গান, অলপ ধেমেলীয়া প্ৰতিযোগিতা আৰু অলপ প্ৰাণ খোলা হাঁহি। এইবাৰ এয়া পৰিচন ছবিখনিৰ পৰা এটি গীত মান্না দে, কিশোৰ কুমাৰ আৰু মেহমুদৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, কেতিয়াবা মন যায়নে জীৱনৰ সকলো দায়িত্ব ব্যস্ততা সকলো হিচাপ নিকাচ পাহৰি আকাশৰ বুকুত পাখি মেলি উৰি যাবলৈ? কোনো সীমা নাই, কোনো হেঙাৰ নাই, কেৱল মই আৰু

মোৰ বিশাল আকাশখন, কিছুমান গানৰ মাজেৰে আমি আকাশ চুব পাৰোঁ, হাজাৰ মাইল দূৰত থকা প্ৰিয়জনৰ বুকুত নিজৰ অনুভৱবোৰ সানি দিব পাৰোঁ। শুনোৱা হওক এটি খুব ধুনীয়া গীত, সেই গীতটিৰ জৰিয়তে নিসংগতাবোৰ আমি আপোন কৰি লওঁ।

লতা মঙ্গেশকাৰ আৰু মহম্মদ ৰফিৰ দ্বৈত কণ্ঠৰ গীতটি শুনি নিশ্চয় আপোনালোকৰো ভাল লাগিলে। এইবাৰ আহিছো মোৰ প্ৰিয় আন এটি গীতলৈ। জুবিন গাৰ্গৰ গান মানে অনুভৱৰ ঢৌ, প্ৰেম, বিৰহ, আশা, স্মৃতি, প্ৰতিটো অনুভৱ যেন সুৰে সুৰে জীৱন্ত হৈ উঠে। প্ৰিয় শ্ৰোতা, হয়তো মোৰ সৈতে আপোনাৰ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি

কি সুন্দৰ অনুভৱ! বতৰটো সলনি হোৱাৰ দৰে মানুহৰ মন আৰু পৰিস্থিতিও সলনি হয়। কিন্তু এটা কথা, বৰষুণৰ পাছত সদায় ৰ'দ দিয়ে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ দৰে কেতিয়াবা আমাৰ মনো পৰিৱৰ্তন হয়, আৰু এনেকুৱা সময়তে কিছুমান গানে আহি আমাৰ কাণত বাজি উঠে। শ্ৰোতাসকল, শুনোচোন আহক সেই গীতটি।

দিল চাটাহে ছবিখনিৰ পৰা শ্ৰীনিবাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল জাভেদ আখতাৰ। আৰু প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষকঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু অনুষ্ঠানটিৰ পৰা মই জুলি দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এতিয়া নিবেদন কৰা হৈছে শিবেন বেনাৰ্জীৰ কণ্ঠত খেয়াল ৰাগ মাৰু বিহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠত খেয়াল শুনিলে ৰাগ মৰু বিহাগ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 12:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একেমিটাৰতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।